0: মনলৈ আহিলেই মনৰ আকাশত প্ৰথমে ভাহি উঠে এখন সেউজীয়া পথাৰ, যেন পৃথিৱীয়ে নিজৰ বুকুত আঁকি থোৱা এখন জীৱন্ত চিত্ৰ, য'ত আছে কেঁচামাটিৰ গোন্ধ, কৃষকৰ ঘাম আৰু সপোনৰ কোমল অংকুৰ।
1: য'ত জাতিৰ অস্তিত্ব আছে সেয়াই চহাৰ জীৱন। পথাৰৰ সেউজীয়া ধাননিডৰা, শস্য চপাই ঘৰলৈ আদৰি ভঁৰালত থোৱা, বিহু আহিলেই ঢেঁকীশালৰ শব্দ, এইবোৰেই কয় চহা কি, কেনেকুৱা। আৰু অসমীয়া সমাজত ইয়াৰ কিমান আদৰ।

0: পথাৰ মানেই কেৱল সেউজীয়া ধৰণী নহয়, পথাৰ মানেই জীৱনৰ স্পন্দন। গাঁৱৰ মানুহৰ হাঁহিৰ মাজতেই পথাৰৰ এই নিৰ্ভেজাল সৌন্দৰ্য লুকাই থাকে।
1: পথাৰ আমাৰ কৃষিভিত্তিক সমাজৰ প্ৰাণ। কৃষকৰ ঘাম, পৰিশ্ৰম আৰু আশা আকাংক্ষাৰে পথাৰ সজীৱ হৈ উঠে। বীজ ৰোপণৰ পৰা শস্য কটালৈকে প্ৰতিটো মুহূৰ্তত পথাৰে জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী দাঙি

সজীৱ হৈ উঠে। বীজ ৰোপণৰ পৰা শস্য কটালৈকে প্ৰতিটো মুহূৰ্তত পথাৰে জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী দাঙি ধৰে। ৰ'দ, বতাহ, বৰষুণ, ধুমুহা সকলো সহি কৃষকে পথাৰত সপোন ৰোপণ কৰে। সেই সপোনক লৈয়ে আমাৰ সমাজ জীৱন চহকী।

0: কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিকা। পথাৰ তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ।
1: ক'ত নাই চহা জীৱনৰ সেউজীয়া কাহিনী? সাহিত্য সংস্কৃতি সকলোতে বিৰাজমান শস্য সম্ভৱা ধৰণীৰ বহু জনা নজনা সোণসেৰীয়া গাথা। প্ৰতিজন কৃষকৰেই উমাল হাতত প্ৰাণ পাই শ্যামলি পথাৰে। কি যে এক ভাল লগা অনুভৱ!
2: পথাৰত বহি সুখ দুখৰ কথা পতা, একেলগে বহি পঁইতা ভাতৰ জুতি লোৱা, আইতাৰ শেলিঙি ধৰা তামোলখনৰ কথাই সুকীয়া। আচলতে গ্ৰাম্য জীৱনৰ এইবোৰেই সুখ, এয়াই আনন্দ, জীৱন জীয়াৰ এক সুকীয়া মাদকতা।

নাঙলৰ শিৰলত সপোন ৰচা কৃষকে মাটিকেই সাৱতি আদিতম সৃষ্টিৰ সংগ্ৰামৰ জীয়া ছবিখন প্ৰতিস্ফুট কৰে, সেয়ে কবিয়ে কৈ গৈছে। শাওনৰ মেঘমুক্ত নীলাকাশ, সূৰ্যস্নাত ক্লেদময় সেই বিশাল পথাৰ, বিপুল সম্ভৱা নাঙলৰ শিৰলত সোণফলা মাটিৰ কামনা, ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা।

কেতিয়াবা আকৌ নিজৰ আপোনগৰাকীক পথাৰত থকা দাৱনীজাকৰ মাজত বিচাৰি থকাটোও এক ভাল লগা। তললৈ হাউলি লিহিৰি আঙুলিয়ে মুঠি মাৰি কাঁচিৰে কেচ কেচ শব্দৰে ধানৰ থোক কটা সেই এজাক দাৱনীৰ মাজত হয়তো নিজৰ গৰাকীক বিচাৰি ফুৰাটোৱেই প্ৰেম, যি প্ৰেমে আপোনাৰ অন্তৰাত্মাক সদায় সজীৱ কৰি ৰাখে সেউতি মালতীক বিচৰাৰ হাবিয়াসত।

0: আঘোণৰ আকাশত সোণালী ৰ'দ নামি আহিলে, পথাৰৰ বুকুত ঢৌতুলে পকা ধানে, কৃষকৰ চকুত তেতিয়া জিলিকি উঠে আশাৰ পোহৰ। কাঁচি হাতত লৈ গীত গাই গাই শস্য কাটে, সেই প্ৰতিটো সোণগুটিত থাকে কৃষকৰ কষ্ট, অপেক্ষা আৰু বিশ্বাস। সেই সোণালী শস্যই শেষত আশ্ৰয় লয় ভঁৰালত।
1: ভঁৰাল ভৰি উঠা মানেই ঘৰত সমৃদ্ধিৰ লক্ষ্মীৰ আগমন। মাঘ বিহুৰ উৰুকাৰ হাঁহি, জুইৰ কাষত পৰিয়ালৰ আনন্দ, পিঠা পনাৰ সুগন্ধ, এই সকলো সুখৰ মূলতে থাকে সেই ভঁৰাল। যেন ভঁৰালৰ প্ৰতিটো কোণেই নিঃশব্দে কয়, অভাৱ আৰু নহ'ব, আশা, বিশ্বাস আৰু সংগ্ৰামৰ চানেকি মই।

0: সঁচাকৈ ভঁৰাল মানেই মাথো শস্য ৰখাৰ ঘৰ নহয়, ই হৈছে কৃষকৰ হৃদয়, সংসাৰৰ ভৰসা আৰু মাটিৰ বুকুত লিখা এক অন্তহীন আশা। চহা জীৱনৰ উচ্চ পাৰ্বণ বুলি ক'লে আটাইতকৈ ভাল লগা কথাটোৱে হৈছে পিঠা পনা বনোৱা। গাঁৱৰ মা, বৰমা, খুৰী আৰু সকলো জীয়াৰী বোৱাৰী মিলি ঢেঁকীশালত আহি চাউল খুন্দা, পিঠাগুড়ি, লগতে সেই পিঠা বনোৱা যি এক পৰম্পৰা, সেই পৰম্পৰাই আচলতে চহা জীৱনৰ সকলো ৰূপেই জীয়ন্ত কৰি ৰাখিছে।
1: ঢেঁকীশাল বুলিলে অসমীয়া মানুহৰ একোখন খেৰৰ চালি, নতুবা মাৰল ঘৰতেই বা পিৰালিতেই ঢেঁকী পতা হয়। জকা, খৰাহী, পাচি, কোলা, চালনী, ৰইনা, তুঁহগুৰি, বাঢ়নী মাৰিৰে সুশোভিত ঢেঁকীশাল। লুকাই চোৰকৈ এঘুমতি খোৱা, ৰবাব টেঙা আচাৰ জলফাই খোৱা, হাইচতি মৰা, নামগুণ আওৰোৱাৰ থলী ঢেঁকীশালখনেই।

0: অসমীয়া সমাজৰ প্ৰচলিত বিশ্বাস আৰু আচাৰ অনুষ্ঠানৰ পৰিৱেশনাৰে পথাৰ ভঁৰাল আৰু ঢেঁকীশাল সদায় আমাৰ মাজত সজীৱ হৈ থাকিব। চহা জীৱন হৈছে গাঁৱৰ সহজ সৰল, মাটিৰ গোন্ধৰে ভৰা, প্ৰকৃতিৰ সান্নিধ্যত গঢ় লৈ উঠা এক জীৱন। এই জীৱন কোলাহলৰ পৰা দূৰত, কিন্তু অনুভূতি সম্পৃক্তি আৰু পৰিশ্ৰমেৰে সমৃদ্ধ।
1: চহা জীৱনত পুৱাৰ সূৰ্যোদয়ৰ লগে লগে দিন আৰম্ভ হয়। পথাৰৰ সেউজীয়া, চৰাইৰ কাকলি,

0: গৰু ছাগলীৰ শব্দ, খেতিয়কৰ ঘাম, এই সকলো মিলি এক সজীৱ ছবি আঁকে।
1: এজন গাঁৱৰ মানুহৰ হাঁহি, সৰলতা আৰু আন্তৰিকতাই সমাজক এক বিশেষ মৰ্যাদা দিয়ে। যদিও আধুনিকতাৰ ঢৌ উঠিছে, তথাপিও চহা জীৱনৰ মাটি সোৱৰণি আজিও অম্লান।
2: মাটিৰ গোন্ধত লুকাই থাকে জীৱনৰ সত্য, চহা জীৱনৰ সৰলতাতেই থাকে সুখৰ পবিত্ৰতা।

চহা জীৱনৰ সেউজীয়া গল্প, ইমান পৰে শ্ৰোতাই সংগীতালক্ষ্যখনি শুনিলে। যুগুদাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। চুদিহাবৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: को शांतिपूर्ण प्रदर्शन के साथ अपना आंदोलन शुरू किया था। राष्ट्रीय जैव विविधता प्राधिकरण ने सरसों के आनुवंशिक संसाधनों से जुड़ी लाभ व्यवस्था के तहत 15 करोड़ रुपए से अधिक की राशि जारी की है। ये राशि 26 राज्य जैव विविधता बोर्डों और 3 केंद्र शासित प्रदेश जैव विविधता परिषदों को दी जाएगी। ये वितरण जैव विविधता अधिनियम 2002 के तहत राष्ट्रीय विविधता प्राधिकरण के निरंतर प्रयासों का हिस्सा है। नागर विमानन मंत्री राम मोहन नायडू ने आज नई दिल्ली के सफदरजंग हवाई अड्डा क्षेत्र में हर घर तिरंगा अभियान के अंतर्गत तिरंगा यात्रा को रवाना किया। संवाददाताओं से बातचीत में उन्होंने इस पहल को मिली जबरदस्त प्रतिक्रिया पर अपार गर्व और प्रसन्नता व्यक्त की।
1: मुझे बहुत खुशी है और गर्व भी है। आज हमारे मंत्रालय में हमने तिरंगा यात्रा निकाला। ये हर घर तिरंगा कार्यक्रम हर राज्य में गांव में व्यक्ति इसमें जुड़ रहा है। ये बहुत ही प्रेरणादायक है और ये जरूरी भी है। हम विकसित भारत 2047 तक जो हमारा लक्ष्य आदरणीय प्रधानमंत्री जी के नेतृत्व में हम आगे बढ़ रहे हैं उसको पाने के लिए हमें एक साथ आगे बढ़ना चाहिए।
0: लाइबेरिया की विदेश मंत्री सारा बेसोलो न्यांती 2 दिन की यात्रा पर आज सुबह नई दिल्ली पहुंची। आज वे हैदराबाद हाउस में विदेश मंत्री डॉ एस जयशंकर से मुलाकात करेंगे। विदेश मंत्रालय ने सोशल मीडिया पोस्ट में बताया कि यह दौरा भारत और लाइबेरिया के बीच सौहार्दपूर्ण और घनिष्ठ संबंधों को और मजबूत करने का अवसर प्रदान करता है। घरेलू शेयर बाजार में आज दोपहर के कारोबार में गिरावट का रुख है। अंतिम समाचार मिलने तक सेंसेक्स 124 अंक गिरकर 77,843 जबकि निफ्टी 78 अंक घटकर 24,358 पर था। कनाडा ओपन टेनिस टूर्नामेंट में पुरुष सिंगल्स फाइनल में अमेरिका के ब्रैंडन नाकाशिमा का मुकाबला अपने ही देश के बेन शेल्टन से होगा। आज सेमीफाइनल में ब्रैंडन ने स्पेन के राफेल जोडर को और शेल्टन ने लर्नर टीएन को हराया। उधर महिला सिंगल्स में कोको गोफ और ईगा स्वियातेक ने फाइनल में जगह बना ली है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল দেশৰ লগতে ৰাজ্যজুৰি ৰূপায়িত হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ কিছু সময়ৰ পাছতে 115গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা প্ৰদান কাৰ্যসূচী, 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ ৰূপায়ণক লৈ সাংসদ প্ৰমোদ বড়োৰ ৰাজ্যসভাত উদ্বেগ আৰু দুৰাণকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি আৰু কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চি মুখামুখি। যোৱা 9 আগষ্টৰ পৰা দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাতে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ ৰূপান্তৰিত হৈছে। এই অভিযানে সকলো নাগৰিকক তিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই অভিযানৰ অংশ হিচাপে অসমবাসীক নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযানত অংশগ্ৰহণ কৰে। কোকৰাঝাৰ জিলাত হৰ ঘৰ তিৰংগা অভিযানৰ সৈতে সংগতি ৰাখি মটৰ চাইকেল সমদল উলিওৱা হৈছে। ইয়াৰ লগতে সজাগতা সৃষ্টিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হৈছে। আজি কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কাৰ্যসূচীৰ শুভাৰম্ভ কৰি এইদৰে কয়।
3: আমাৰ দুটা কাৰ্যসূচী আমি ইয়াতে আয়োজন কৰিছোঁ। এটা হ'ল হৰ ঘৰ তিৰংগাৰ বাইক ৰেলী আৰু দ্বিতীয়তে বাটৰ নাট আমি পথ সুৰক্ষাৰ কাৰণেও লগতে সংগতি ৰাখি আমি আয়োজন কৰিছোঁ আৰু যথেষ্ট সংখ্যক ইয়াতে অংশগ্ৰহণকাৰী আমি আজি দেখা পাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমাৰ যি হৰ ঘৰ তিৰংগাৰ বিভিন্ন বিস্তৃত কাৰ্যসূচী আমি লৈছোঁ সেই কাৰ্যসূচীৰ জৰিয়তে আমাৰ সকলো ৰাইজকে একত্ৰিত কৰি আমাৰ অতীতৰ যি গৌৰৱময় আমাৰ ইতিহাস আছে সেই গৌৰৱময় ইতিহাস আমি সকলোৱে স্মৰণ কৰিব পাৰিম আৰু দেশপ্ৰেমেৰে আমি উদ্বুদ্ধ হ'ব পাৰিম।
2: নগাঁও জিলাতো আজি প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে মটৰচাইকেল সমদল উলিয়ায়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদল জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই মুকলি কৰে। শ্ৰীভূমি জিলাত এই অভিযান অধিক জনমুখী কৰি তোলাৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে তিৰংগা

0: পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰিছে। জিলা প্ৰশাসনে জনসাধাৰণক এই কেন্দ্ৰসমূহৰ পৰা পতাকা ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত নিয়োজিত চি আৰ পি এফৰ উদ্যোগত আজি মেৰাপানীত সজাগতা চাইকেল সমদল উলিওৱা হয়। এই সমদলত স্থানীয় কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও অংশগ্ৰহণ কৰে। ইপিনে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলাখনত বন্দে মাতৰম গীতটি সমূহীয়াভাৱে পৰিৱেশন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি কিছু সময়ৰ পাছতে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত 115গৰাকী শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰিব। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ 5গৰাকী বিশিষ্ট শিল্পীও আছে। শিল্পী প্ৰেম ওজা বৰবায়ন, কথকশিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কুণ্ডলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰ জ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যশিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাই ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰিছে। এইবেলি দেশৰ মুঠ 7গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোক, জনজাতীয় আৰু পুতলা নাচৰ লগতে পৰিৱেশ্যকলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটাৰ বাবে বাছনি কৰিছে। ইয়াৰ উপৰি সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে 106গৰাকী যুৱ শিল্পীক ওস্তাদ বিছমিল্লা খান বঁটাৰ বাবে বাছনি কৰিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি সাংসদ প্ৰমোদ বড়োৱে দাবী কৰিছে। ৰাজ্যসভাত আজি বড়ো শান্তি চুক্তি 2020ৰ ৰূপায়ণৰ স্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে চুক্তিখন বাস্তৱায়িত কৰা দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ। সাংবিধানিক, প্ৰশাসনিক আৰু বিত্তীয় উন্নয়ন তথা পুনৰ্বাসনৰ প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ এতিয়াও ৰূপায়ণ হ'বলৈ বাকী আছে। প্ৰতিশ্ৰুতিসমূহ সময়মতে ৰূপায়ণ হলেহে চৰকাৰৰ আশ্বাস পূৰণ হ'ব বুলি তেওঁ মন্তব্য কৰে। শ্ৰীবড়োৱে চুক্তিখনৰ ব্যৱস্থাসমূহ ৰূপায়ণৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে অৱগত কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। তেওঁ লগতে চুক্তিখনৰ ৰূপায়ণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈও আহ্বান জনায়। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ পাছৰে পৰা BTC-ত অভূতপূৰ্ব উন্নয়ন হৈছে আৰু দশক দশক ধৰি অশান্ত জৰ্জৰ অঞ্চলটোলৈ শান্তি ঘূৰাই অনা, সুস্থিৰতা বৰ্তাই ৰখা আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা স্থাপনত চুক্তিখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলিও সাংসদগৰাকীয়ে দাবী কৰে।
1: Borderland territorial region has witnessed a remarkable transformation since the signing of the Bodo Peace Accord 2020, which has played a vital role in restoring peace, stability and democratic governance in the region after decades of unrest. The accord has created an enabling environment for development, strengthened the democratic aspirations of the people and fostered greater trust among stakeholders. Considerable progress has been achieved in infrastructure development, education, livelihood generation and institutional strengthening, reflecting the positive impact of the accord. However, despite these achievements, several important commitments envisaged under the accord remain pending. This includes constitutional, administrative, financial, developmental, rehabilitation and institutional provisions that are crucial for the complete realization of its objective. The timely implementation of this commitment is essential to uphold the assurance extended by the government.
0: ৰাজ্য চৰকাৰে যানজঁট ৰোধ কৰাৰ লগতে পথচাৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ ফাঁচীবজাৰৰ এছ এছ ৰোড, এম এছ ৰোড আৰু এইচ বি ৰোডক ব্যৱসায় নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰিছে আৰু পথকেইটাত যান বাহন ৰখোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ অধ্যক্ষতাত কালি জনতা ভৱনত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকত গুৱাহাটীৰ ব্যস্ত ব্যৱসায়িক অঞ্চলসমূহৰ অন্যতম ফাঁচীবজাৰত যানজঁট দূৰ কৰাৰ বিভিন্ন ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয়। বিভাগীয় বিষয়া আৰু সংশ্লিষ্ট পক্ষসমূহে পথচাৰী সুৰক্ষা আৰু ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে ল'ব পৰা বিভিন্ন পদক্ষেপৰ বিষয়েও বৈঠকত বিশদভাৱে আলোচনা কৰা হয়। মন্ত্ৰী ৰায়ে কৰ্তৃপক্ষসমূহক ব্যৱস্থাসমূহ ৰূপায়ণৰ পূৰ্বে ব্যৱসায়, যাত্ৰী আৰু জনসাধাৰণৰ মাজত পৰ্যাপ্ত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে। যশস্বী সাহিত্যিক, কেইবাখনো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰৰ পৰিচালক ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। চলচ্চিত্ৰৰ উপৰি অনাতাঁৰ আৰু ভ্ৰাম্যমান নাট ৰচনাৰে যশস্যা অৰ্জন কৰা।

0: সাহিত্যিকগৰাকী বশেষে আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। 1976 চনত সাহিত্য একাডেমী, 1990 চনত অসম উপত্যকা সাহিত্য বঁটা, 1998 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু 2001 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিকগৰাকী 2003 চনৰ আজিৰ এই দিনটোতে দেহাৱসান ঘটিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য সাহিত্যিকগৰাকীৰ পুণ্যতিথি উপলক্ষে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে মেধা আৰু প্ৰজ্ঞাৰ সাধনাৰে অব্যয় সাহিত্য আৰু চলচ্চিত্ৰ নিৰ্মাণৰ দ্বাৰা আত্মনাম লিপিবদ্ধ কৰা সাহিত্যিকগৰাকী অসমৰ এটা চিৰজ্যোতিষ্মান সত্তা। তেওঁৰ সাহিত্যৰাজিয়ে অসমীয়া সাহিত্যক কাললৈ সমৃদ্ধ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱা নিশা ISBTৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে ইম্ফলৰ পৰা অহা এখন ট্ৰাকৰ পৰা 1.5 লাখ ইয়াবা টেবলেট জব্দ কৰে। টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় 38 লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। জামিন আবেদন দুখন শুনানিৰ বাবে ন্যায়াধীশ অঞ্জনমণি কলিতাৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। ইপিনে ফাষ্টেগ আদালতত গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্তই দাখিল কৰা এখন আবেদনৰো উচ্চ ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব। 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত হ'বলগীয়া গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড FC কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। বড়োলেণ্ড FC আজিৰ খেলখনত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FCক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব পাৰিলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব পাৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দেশৰ লগতে ৰাজ্যজুৰি ৰূপায়িত হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ কিছু সময়ৰ পাছতে 115 গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা প্ৰদান কাৰ্যসূচী। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তি ৰূপায়ণক লৈ সাংসদ প্ৰমোদ বড়োৰ ৰাজ্যসভাত উদ্বেগ আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড FC আৰু কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আৰম্ভণিতে শুনো আহক স্বদেশ চিনেমাখনৰ পৰা AR ৰহমানৰ কণ্ঠৰ এই গীতটি। গীতটি লিখিছে জাভেদ আখতাৰে, সংগীত শিল্পীগৰাকীৰ।

স্বদেশ চিনেমাখনৰ পৰা এ আৰ ৰহমানৰ কণ্ঠৰ গীতটি শুনিলে। হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত এবাৰৰ চিনেমা LOC কাৰ্গিল শুনাবলৈ লোৱা হৈছে। চিনেমাখনৰ পৰা ৰূপ কুমাৰ ৰাথোৰৰ কণ্ঠত এটি গীত, গীতিকাৰ জাভেদ আখতাৰ আৰু সংগীত অনু মালিকৰ।

ৰূপ কুমাৰ ৰাথোৰৰ কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। এইবাৰ এয়া মিছন কাশ্মীৰ চিনেমাখনৰ এটি গীতৰ কণ্ঠ শংকৰ মহাদেৱনৰ। গীতৰ কথা ৰাহত ইন্দোৰীৰ।

শংকৰ মহাদেৱনৰ কণ্ঠৰ গীতটিৰে সামৰিছোঁ আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিউৰ বুলনি।

0: আইডিউৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ বুলনিত আমি কথা পাতিবলৈ লৈছোঁ মায়'পিয়া ৰোগ আৰু ইয়াৰ চিকিৎসা। এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে শিশুৰ চকু ৰোগ বিশেষজ্ঞ ডাক্তৰ নীলোৎপূৰ্ণা দেউৰী। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ বুলনিলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: হয়, ইতিমধ্যে আমি আজি শ্ৰোতাক বাইদেউ কৈছোঁৱেই যে আজি আমি বুলনিত কথা পাতিম মায়'পিয়া ৰোগ আৰু ইয়াৰ চিকিৎসা। প্ৰথমতে আমি আপোনাৰ পৰা জানিব বিচাৰিম যে মায়'পিয়া মানেনো কি, আৰু আমি জানো আপুনি মায়'পিয়া ৰোগৰ বিশেষজ্ঞ আৰু আপুনি প্ৰথম মায়'পিয়া ৰোগৰ ক্লিনিক এখন খুলিছিলে।
1: ধন্যবাদ ভাস্বতী, আৰু আপোনাৰ কাইণ্ড ৱৰ্ডছৰ কাৰণে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আপোনাক। চ' আজি আমি মায়'পিয়াৰ বিষয়ে ক'ব বিচাৰিছোঁ যে এইটো দেখা গৈছে যে কি অভাৰঅল সকলো ল'ৰা ছোৱালীবিলাকৰ প্ৰায় কম বয়সতে চশমা লাগি যায়, আৰু আপুনি যেতিয়া চকু দেখাবলৈ যায় অভিভাৱকসকলক কোৱা হয় যে কি আপোনাৰ বাচ্চাৰ মায়'পিয়া হৈছে। তো মায়'পিয়ানো কি? মায়'পিয়া মানে দূৰৰ দৃষ্টিহীনতা, তাৰমানে দূৰৰ বস্তুবোৰ ভালদৰে দেখা নাপায়। যেতিয়া চশমাযোৰ দি দিয়া হয় তেতিয়াহ'লে ল'ৰা ছোৱালীবোৰে দূৰৰ মানে আখৰ হওক, ব্লেকবোৰ্ড হওক, বা দূৰৰ বস্তুবোৰ ভালদৰে দেখা পায়, আৰু সেই চশমাযোৰৰ পাৱাৰটো সাধাৰণতে মাইনাছত আহে। তো সেই মাইনাছ পাৱাৰৰ চশমাযোৰ পিন্ধাৰ পিছত ল'ৰা ছোৱালীবিলাকে দূৰৰ বস্তু স্পষ্টকৈ দেখা যেতিয়া পায়, তো সেই কণ্ডিশ্যনটোক আমি মায়'পিয়া বুলি কওঁ। আৰু এই মায়'পিয়া কণ্ডিশ্যনটোৰ আপোনাৰ বহু কাৰণ হ'ব পাৰে, তাৰ ভিতৰত অন্যতম কাৰণটো আমি এক্সিয়েল মায়'পিয়া বুলি কওঁ। এক্সিয়েল মায়'পিয়াৰ অৰ্থ হৈছে যে আপোনাৰ চকুৰ চাইজটো ক্ৰমান্বয়ে মানে বাঢ়িবলৈ ধৰে। যেনেকৈ আমাৰ হাইটটো বাঢ়ে, ঠিক তেনেকৈ চকুৰ চাইজটো বয়সৰ লগত বাঢ়ে,
0: মানে শিশু অৱস্থাৰ পৰাই।
1: হয়, শিশু অৱস্থাৰ পৰাই। যেনে যিদৰে কণমানি শিশু এটা জন্ম হোৱাৰ পাছত তাহাঁতৰ গ্ৰ'থ আৰু ডেভেলপমেণ্ট হৈ থাকে, তো তেনে ক্ষেত্ৰত তাহাঁতৰ গ্ৰ'থ ডেভেলপমেণ্ট কিছুমান মাইলষ্টোন থাকে, যেনেকৈ দুবছৰ বয়স, ছয়ৰ পৰা আঠ বছৰ বয়স।

বাৰৰ পৰা 14 বছৰ বয়স, তাৰপিছত লাহেকৈ 16ৰ পৰা 18 বছৰ বয়সত তাহাঁতি এডাল্টহুড মানে পায়গৈ। ঠিক তেনেকৈ সেই সময়ছোৱাটো চকুৰো কিছুমান মাইলষ্টোন তাহাঁতি পায়। 2 বছৰ বয়সৰ হিচাপত তাহাঁতি লাহেকৈ চকুটো মানে ভালকৈ আপোনাৰ এডাল্ট চাইজৰ হিচাপত তাহাঁতি আহি পৰেহি আৰু। কিন্তু কেতিয়াবা কি হয়, তাতকৈ যদি বেছি বাঢ়িব ধৰে, নৰ্মেলতকৈ যদি বেছি বাঢ়িব ধৰে, তেতিয়াহ'লে সেই কণ্ডিশ্যনটোক আমি এক্সিয়েল মায়'পিয়া বুলি কওঁ। ধৰি লওক আজি আপোনাৰ চকুৰ চাইজটো যিমান হ'ব লাগে, ধৰি লওক 23 মিলিমিটাৰ বা

0: বাঢ়িব ধৰে, নৰ্মেলতকৈ যদি বেছি বাঢ়িব ধৰে তেতিয়াহ'লে সেই কণ্ডিশ্যনটোক আমি এক্সিয়েল মায়'পিয়া বুলি কওঁ। ধৰি লওক আজি আপোনাৰ চকুৰ চাইজটো যিমান হ'ব লাগে, ধৰি লওক 23 মিলিমিটাৰ বা 24 মিলিমিটাৰ, সেইটো আপোনাৰ ডিপেণ্ড কৰিব যে আপুনি কোনটো এথনিচিটিৰ পৰা আহিছে, যে আপুনি মানে মংগলয়েড এথনিচিটিৰ পৰা আহিছে নে আপুনি ককেশ্যন এথনিচিটিৰ পৰা আহিছে। সেই বহুত ফেক্টৰ্ছবিলাক কিউমুলেটিভলি, ধৰি লওক এইজটো বা জেণ্ডাৰটো, মানে ল'ৰা হয় নে ছোৱালী হয়, সেই বস্তুবোৰ চোৱাৰ পিছত আমি এটা এটা টেণ্টেটিভ, আমাৰ এটা কেলকুলেশ্যন এটা থাকে যে কি ইমানটো চাইজৰ মানে চকুত সাধাৰণতে এই মাইনাছ পাৱাৰটো লাগিব নালাগে, তাহাঁতৰ এইটো চাইজত নৰ্মেল মানে দেখা পাব লাগে। কিন্তু তাতকৈ যদি বাঢ়িব ধৰে তেতিয়াহ'লে সেই কণ্ডিশ্যনটোত আমি এক্সিয়েল মায়'পিয়া বুলি কওঁ, আৰু তাত তেতিয়া আমি ক্ৰমান্বয়ে মাইনাছ পাৱাৰ বঢ়াই বঢ়াই বঢ়াই বঢ়াই যাব লগা হয়।
1: এতিয়া বাইদেউ, এই মায়'পিয়া জন্মগতভাৱেও হ'ব পাৰেনে, আৰু বা কিমান কিবা বয়স আছে নেকি? যেনেকৈ আমাৰ ধৰক তথাপিতো বয়স নাই বেমাৰৰ, তথাপিতো ধৰক এইখিনি কওকচোন।
0: এই ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে কিছুমান চকুৰ ৰোগ জন্মগতভাৱে হয়, আৰু তাৰ লগত চকুৰ লগতেও কিছুমান আমাৰ ছিষ্টেমিক মানে শাৰীৰিক কিছুমান ৰোগ এছ'চিয়েটেড থাকে, মানে একেলগে হোৱাৰ চান্সেছ থাকে। তো মায়'পিয়াও এটা এনেকুৱা কমপ্লেক্স ট্ৰেট হয় য'ত আপোনালোকে দেখা পাব যে জন্মগতভাৱে যদি হৈ যায় সেইটো আমি কনজেনিটেল মায়'পিয়া বুলি কওঁ, বা কেতিয়াবা চিনড্ৰমৰ লগত থাকে, মানে চিনড্ৰমিক মায়'পিয়া বুলিও থাকে। যদি কনজেনেটেল মায়'পিয়া হৈছে তাৰমানে জন্মগতভাৱে মায়'পিয়া হৈ আছে, যাৰ য'ত সৰু অকণমানি ধৰি লওক আপোনাৰ দুবছৰ বাচ্ছা এটাতে বা এবছৰ বাচ্ছা এটাতে আপুনি দেখা পাব যে কি মাইনাছ পাৱাৰটো একদম -5-6 মানে তাতকৈ বেছি মানে আৰম্ভ হৈছে। সাধাৰণতে একেবাৰে কম বয়সত আমি গম নাপাওঁ, কাৰণ বাচ্ছাটোতো ইমান দূৰ নাচায়। তো লাহেকৈ যেতিয়া তাহাঁতি আমাৰ ওচৰত প্ৰথম চেক আপ কৰিবলৈ আহিব, ধৰি লওক 3 বছৰ বয়সত ইউজুৱেলি আমি ৰেকমেণ্ড কৰোঁ আজিকালি সোনকালে কৰিবলৈ, তো তেনে ক্ষেত্ৰত আপুনি দেখিব যে তাহাঁতৰ -6ৰ পৰা আৰম্ভ হৈছে, -7ৰ পৰা আৰম্ভ হৈছে, আৰু কেতিয়াবা কিছুমানৰ -11-12লৈকে যায়। তো সেই কেটেগৰি অফ চিলড্ৰেন মানে ল'ৰা ছোৱালীবোৰক আমি কনজেনিটেল মায়'পিয়াত ধৰোঁ। তাৰ উপৰিও যদি চিনড্ৰমিক কিছুমান থাকে, যেনে ধৰি লওক আপোনাৰ শাৰীৰিকভাৱে আমাৰ মাছলবিলাকৰ কানেক্টিভ টিচু যিটো বুলি কওঁ, বোন মাছল এইবিলাকৰ ডিজিজ থাকে, যেনেকৈ মাৰফানছ, ষ্টিকলাৰ্ছ, এইবিলাক কিছুমান ডিজিজৰ নাম হয়, চিনড্ৰমৰ নাম হয়, তাৰ লগতো কেতিয়াবা এছ'চিয়েটেড থাকিব পাৰে মায়'পিয়াটো, তাৰ লগত মানে একেলগে দেখা পোৱা যায়। তো সেইবিলাক ধৰি লওক পিডিয়াট্ৰিচিয়ানৰ লগত আমি একেলগে এনে টিম ৱৰ্ক হিচাপে আমি সেইটো ডায়েগনোজ কৰোঁ, আৰু তেনে ক্ষেত্ৰত সেইবিলাক ল'ৰা ছোৱালীৰো কেতিয়াবা মাইনাছ পাৱাৰটো কম বয়সতে আমি ধৰা পেলাওঁ।
1: এতিয়া বাইদেউ, ধৰক শিশুৱে হওক বা কোনোবা ছাত্ৰ ছাত্ৰীয়ে হওক, কেনেকৈ গম পোৱা যাব, মানে অভিভাৱকসকলে কেনেকৈ গম পাব, স্কুলত কেনেকৈ গম পাব, বা মায়'পিয়া হৈছে বুলি আমি কেনেকৈ গম পাম?
0: সাধাৰণতে খুব কম বয়সত, ধৰি লওক 3 বছৰ বয়স বা 5 বছৰ বয়সলৈকে ল'ৰা ছোৱালীবোৰে কমপ্লেইন নকয়। কিন্তু আপুনি তেখেতসকলৰ কিছুমান বিহেভিয়াৰেল চেঞ্জেছবিলাক আপুনি, যিটো আমি চিম্পটম বুলি কওঁ, সেই বস্তুটো আপুনি মন কৰিব লাগে। ধৰি লওক আপুনি স্কুলৰ কথাটো যদি কয়, আমিতো আজিকালি সোনকালে স্কুলত দিওঁ, ধৰি লওক প্ৰি স্কুল যিটো এইজ হয় 3-5 ইয়াৰ্ছৰ ভিতৰত, এতিয়া আপুনি দেখিব যে কি ইউজুৱেলি বোৰ্ডখন বা টিচাৰ বা শিক্ষক শিক্ষয়িত্ৰীসকলে ওচৰতে পঢ়ায়, বা আমাৰ আংগনবাড়ী স্কুলবিলাকতো সন্মুখতে পঢ়ায়, তেতিয়া আপুনি ধৰিব নোৱাৰে। কিন্তু যেই তাহাঁতক আপুনি অলপ পিছলৈ পঠিয়াব আৰু ক'ব যে কি আখৰটো দেখিছে নাই, সেই আখৰবিলাক সাধাৰণতে ডাঙৰ ডাঙৰ হয় আৰু গম পোৱা নাযায়। কিন্তু লাহেকৈ দেখিব যেতিয়া সৰু আখৰবিলাক দিব, তাহাঁতি চকুটো স্কুইজ কৰি চাবলৈ ধৰে পিছফালে বহি, বা তাহাঁতি কি কৰে, সৰু ল'ৰা ছোৱালী অকণমান এনাৰ্জেটিক থাকে, সিহঁতি এক্টিভ থাকে, তো তাহাঁতি বেঞ্চৰ পৰা উঠি সিহঁতি বৰ্ডৰ ওচৰলৈ গুচি যাব চাবলৈ। তো সেইবিলাক কিছুমান বস্তু লক্ষ্য কৰিব লগা এজ এ শিক্ষক বা শিক্ষয়িত্ৰী। আৰু হয় অভিভাৱকসকলে, ধৰি লওক ঘৰতো ছেম, আজিকালি আপুনি মোবাইলটো যদি দি থয় আপুনি গম নাপাব, সাধাৰণতে আমি ৰেকমেণ্ড কৰোঁ যে মোবাইলটো আপুনি নিদিব। যদি মোবাইলটো দি সেইটো ওচৰৰ চাই আছে ন, তেতিয়া কয় এইটো ঠিকেই চাই আছে, একো কমপ্লেইন নকৰে। আৰু ধৰি লওক টিভিটো যদি দিছে, টিভিৰ ডিষ্টেঞ্চটো অলপ দূৰত যেতিয়া থাকে, তেতিয়া কিন্তু তাহাঁতি কি কৰে, টিভিৰ ওচৰলৈ গুচি যায়, টিভিৰ ওচৰত গৈ গৈ চাই থাকে, আৰু চবকে এই ওচৰৰ পৰা টিভি চাই কাৰণে চকু বেয়া হৈছে। একচুৱেলি বস্তুটো উল্টাহে, সি দেখা নাপায় কাৰণেহে ওচৰলৈ গৈ চাইছে। সেইটো হৈছে অভিভাৱকসকল, স্কুলীয়া শিক্ষক শিক্ষয়িত্ৰীসকলে, প্ৰি স্কুলৰ কথা কৈছোঁ, তেখেতসকলে মন কৰিব লগা কথা। তাৰ উপৰিও যেতিয়া চাইল্ড স্পেচিয়েলিষ্ট এজন বা আপোনাৰ শিশু ৰোগ বিশেষজ্ঞ এজনে আপোনাক বাচ্চা ভেকচিনেশ্যন টাইমত চাই থাকে, তেতিয়া আমি ৰেকমেণ্ড কৰোঁ যে আপোনালোকে সেইটো সময়তে চকুটো তাহাঁতি চাই থাকে। তো তেনে অৱস্থাত আমি যেনেকৈ ভেকচিনেশ্যনৰ কিছুমান টাইম থাকে, সেই চকুৰ ৰেগুলাৰ চেকআপৰ কাৰণেও আমি এটা টাইম বান্ধি দিওঁ,

0: ধৰি লওক স্কুল যোৱাৰ আগতে 5 বছৰত আমি এটা কৰিছিলোঁ বা 6 বছৰত কৰিছিলোঁ, সেইটো আমি এতিয়া 3 বছৰ হ'লে আমাৰ কাৰণে সুবিধা হয়।
1: আৰু বাইদেউ তেনেকুৱা কিবা ভাগ আছে নেকি মানে মায়'পিয়াৰ? আপুনি যেনেকে শিশু
0: হয় হয়
1: তেনেকেতো নিশ্চয় ডাঙৰো
0: ভাগ আছে,
1: হয়, এই বিষয়ে
0: ডেফিনেটলি।
1: কওকচোন।
0: এতিয়া অলপ আগতে মই আপোনালোকক ধৰি লওক জন্মগতভাৱে হোৱা বা চিনড্ৰোম লগত এছ'চিয়েটেড থকা মায়'পিয়াৰ বিষয়ে ক'লোঁ, কিন্তু মায়'পিয়াৰ বিভিন্ন ক্লাছিফিকেশ্যন আছে। এইটো এটা কমপ্লেক্স ট্ৰিট হয়, এনেকুৱা নহয় যে মাক দেউতাকৰ হৈছে কাৰণে ল'ৰা ছোৱালী হ'ব বা ল'ৰা ছোৱালীৰ মানে মাক দেউতাকৰ নাথাকিলেও ল'ৰা ছোৱালী হ'ব পাৰে। এইটো কথা স্পষ্টভাৱে আপোনালোকে বুজি পাব লাগিব হা, এইটো 1 নম্বৰ কথা। দ্বিতীয় কথাটো হৈছে তেনে ক্ষেত্ৰত আপোনাৰ কি হয়, ধৰি লওক 5 বছৰ বয়সত যেতিয়া মই সেই গ্ৰ'থ স্পাৰ্টৰ কথাবিলাক ক'লোঁ, যেনেকৈ 2 বছৰত এটা কমপ্লিট হ'ল, আপোনাৰ 6 to 8 ইয়াৰ্ছত এটা কমপ্লিট হ'ল, তো সেই গ্ৰ'থ স্পাৰ্ট এৰিয়াটোত কেতিয়াবা খুব বেছিকৈ চকুটো বাঢ়ি যাব পাৰে, জোখতকৈ বেছি বাঢ়ি যাব পাৰে, তেতিয়া সেইবিলাক অলপ ডাঙৰত মায়'পিয়াটো হয়। আৰু তেনে ক্ষেত্ৰত সেইটো আপুনি 18 ইয়াৰ্ছলৈকে ধৰিব পাৰে, এই 18 ইয়াৰ্ছৰ ভিতৰত যিকোনো সময়ত হ'ব পাৰে, হ'লে চাইল্ডহুড মায়'পিয়াটো যিটো সেইটো হ'ব পাৰে। তাৰ উপৰিও আজিকালি দেখা যায় কিছুমান এডাল্ট অনছেট মায়'পিয়া থাকে, চকুৰ ভিতৰত কিছুমান মাছলছ আছে, চিলেৰি মাছলছ আছে, আৰু ধৰি লওক সমভাগ যিটো স্বচ্ছ অংগ কৰ্ণিয়া আছে, এইবিলাকো কিছুমান মানে ফেক্টৰ আছে যিবিলাক

0: সেই ক্লাসিফিকেশনটো
1: কৰিব পাৰি। আমি মায়োপিয়া ৰোগ কি আৰু কেনেকৈ হয় এই বিষয়ে আমি গম। এতিয়া বাইদেউ আমি চিকিৎসা কেনেধৰণে কৰিব লাগিব সেইটো এটা প্ৰশ্ন, আৰু অভিভাৱকসকলে আমি কেনেকৈ মানে সচেতন হ'ব লাগিব গম পালে যে তেওঁৰ শিশুটিৰ মায়োপিয়া হৈছে, তেওঁৰ প্ৰথম কৰণীয় তেওঁৰ কি হ'ব?
0: মই প্ৰথমতে কৈছোঁ মায়োপিয়া ডিজিজ পাৰ্চে বুলি কোৱাৰ আগতে মই ক'ম যে কি এইটো এটা কমপ্লেক্স ট্ৰেট। যেতিয়া আমি কওঁ এটা কমপ্লেক্স ট্ৰেট, তাৰ মিনিংটোৱে হৈছে যে কি ইয়াত বহু ফেক্টৰ্ছ মানে প্লে কৰে, মানে এইটো হ'বলৈ কাৰণে বহু ফেক্টৰ্ছ থাকে, যেনেকৈ এনভাইৰমেণ্টেল ফেক্টৰ্ছ আছে, মানে আউটডোৰ এক্টিভিটিছ, বাহিৰত খেলা ধূলা কম, মোবাইলতে থাকে, ইনডোৰ এক্টিভিটি বেছি, মানে ঘৰৰ ভিতৰতে থাকে, কিতাপখনে পঢ়ি থাকিলে, ইউজুৱেলি এছিয়ান কাণ্ট্ৰিজ বা আমাৰ দেশতো আমাৰ একাডেমিক প্ৰেছাৰটো বহুত বেছি, আমি সৰুৰ পৰা বহুত বেছি ওচৰৰ কাম কৰোঁ, কিতাপ পঢ়াটো বেছি কৰোঁ,
1: আৰু মাজতে যিহেতু আমাৰ এটা কোভিডৰ পিৰিয়ড এটা পাৰ হৈ গৈছে সেই সময়তো কিন্তু বাইদেউ আমাৰ বহুত বেছি অভ্যাস হৈছে,
0: সেইটো
1: আমাৰ ডাঙৰৰো অভ্যাস হৈছে আৰু সৰুবিলাকৰো এইটো এটা অভ্যাস হৈছে।
0: মানে সেই সন্দৰ্ভতে মই ক'ব বিচাৰিছোঁ কি থাৰ্ড পইণ্টটো হৈছে স্ক্ৰীন টাইম। স্ক্ৰীন টাইম এনেকুৱা নহয় যে আপুনি স্ক্ৰীন টাইমটো বেছি চাইছে কাৰণে আপোনাৰ হৈ আছে, এতিয়া বহুত মানুহে বেছিকৈ চায় কিন্তু তাহাঁতৰ সবৰেতো নহয় জানো, তো সেইটো ডিপেণ্ড কৰে আপুনি কেনেকুৱা লাইটত চাইছে, আন্ধাৰত চাই আছে, কিমান দেৰি চাই আছে, কোনটো স্ক্ৰীন চাই আছে, এই বহুতগাল ফেক্টৰ্ছ থাকে। তো সেইটো এটা হৈছে মানে স্ক্ৰীন টাইমটো বেছি হৈ আছে। আৰু ক'ভিডৰ সময়ত যিটো আমাৰ হৈছিলে যে আমি স্ক্ৰীনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গৈছিলোঁ যে বাহিৰত আমি ওলাই যাব পৰা নাই, কিন্তু ক'ভিড শেষ হোৱাৰ পিছতো এইটো এনেকুৱা হৈছে যে ইট হেজ বিকাম এ পাৰ্ট অফ আৰ ডেইলি লাইফ, সেইটো যিটো হ'ব নালাগিছিলে, আমি ক'ভিডৰ কাৰণেহে আছিলোঁ ভিতৰত, কিন্তু ক'ভিড অহাৰ পিছততো আমি এৰি দিব লাগিছিলে, সেই বস্তুটো আমি নেৰিলোঁ, উই মেড ইট এ পাৰ্ট অফ আৰ লাইফ ডেইলি, মানে আমি ডেইলি লাইফৰ এটা পাৰ্ট কৰিলোঁ, চ' দেট ইজ অলছ' ওৱান ফেক্টৰ। চাৰি নম্বৰটো হৈছে যে আমাৰ হেল্ডি ডায়েট, ডায়েট আমাৰ জাংক ফুড হ'ব নালাগে, ডায়েটটো হেল্ডি হ'বলৈ বিশেষকৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত চকুৰ কাৰণে যিবিলাক দৰকাৰী, ভিটামিন এৰ পৰা আৰম্ভ কৰি অমেগা থ্ৰী ফেটি এচিডৰ পৰা আৰম্ভ কৰি,
1: মই সুধিব বিচাৰিছোঁ যে আমি চকুৰ ক্ষেত্ৰত মানে মায়োপিয়া ৰোগ বুলিয়ে নহয়, আপুনি যিহেতু এগৰাকী চকুৰ ৰোগ বিশেষজ্ঞ, সৰুৰে হওক বা ডাঙৰে হওক আমি চকুৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আহাৰ গ্ৰহণ কৰিব
0: লাগে? তো যেনেকৈ মই ক'লোঁ ভিটামিন এ ৰিচ ফুড বা অমেগা থ্ৰী ফেটি এচিড থকা ফুড, এইবিলাক খোৱাৰ বাহিৰেও এটি শিশুক মানে আমি সদায় এটা ৰেইনব' প্লেটাৰ দিব লাগে, মানে দ্য চাইল্ড যিটো বাচ্চাটো আছে সি অভাৰঅল গ্ৰ' কৰি আছে, অকল চকুটো তাৰ গ্ৰ' কৰি থকা নাই, সেইকাৰণে তাৰ যিটো প্ৰটিন লাগে, কাৰ্বহাইড্ৰেট লাগে, এক্টিভ হয় ল'ৰা ছোৱালীবিলাক, সেই গ্লুক'জটো আপোনাক লাগিব নহয় জানো, ব্ৰেইনটো কাম কৰি আছে, চুগাৰটো আপোনাক লাগিব, চ' এই গোটেইখিনি একেলগে থকা এখন প্লেট দিলে বেটাৰ হয়। আৰু ডেফিনেটলি আপোনাৰ ভিটামিন এ ইজ এ গুড চ'ৰ্চ ফৰ দ্য আই, তাৰ বাহিৰেও কিন্তু আপুনি বাকী গোটেইখিনি খাব লাগিব। আৰু লাষ্টৰ যিটো ইম্পৰ্টেণ্ট পইণ্ট যিটো আপুনি মানে কৈছিলে অভিভাৱকসকলে কি কৰিব লাগে, লাষ্টৰ পইণ্টটো হৈছে ৰেগুলাৰ আই চেকআপ। এই ৰেগুলাৰ আই চেকআপত আপোনালোকক ক'ব বিচাৰিছোঁ যে প্ৰথমতে ইমান দেৰি যিখিনি কৈ আছোঁ যে কি তিনি বছৰত আমি কৰিব লাগে, সাধাৰণতে এইটো মিছ হৈ যায়, কিন্তু যিমান দূৰলৈকে আপোনালোকে পাৰে 3-5 বছৰৰ ভিতৰত এটা চেকআপ এটা কৰাই ল'ব, যাতে স্কুল যোৱাৰ আগতে ল'ৰা ছোৱালীবিলাকক আমি পেলাব পাৰোঁ। ইয়াত মই আপোনাক এটা এক্সাম্পল দিছোঁ, উদাহৰণ এটা দিছোঁ, ধৰি লওক আপুনি কয় যে মোৰ বাচ্চাটোৱে দূৰৰ বস্তু যদি তাক মানে হয় সেইটো দেখি আছে, সেইটো কেতিয়াও কমপ্লেইন নকৰে, অভিভাৱকসকলে সাধাৰণতে এইটো প্ৰথম হয়, মই হ'লেও কম সেইটো নহয় জানো, আপোনালোকক মই এইটো দেখি আছে, সি দেখাই আছোঁ তাক। ইয়াত দুটা কথা হয়, এটা হৈছে শিশুটিয়ে কি দেখিছে, আপুনি যি দেখাইছে সি সেইটো দেখিছে, আৰু সেইটো হিচাপে সি কৈছে মই দেখিছোঁ, চাপ'জিং আপুনি দেখাইছে যে গছত আম এটা আছে দেখিছে নাই, বা ভাটৌ এটা আছে দেখিছে, তো সিও ভাটৌটো দেখিছে নেদেখা নহয়, কিন্তু আপুনি কিমান স্পষ্টকৈ দেখিছে সি কিমান স্পষ্টকৈ দেখিছে সেইটো সি তুলনা কৰিব নোৱাৰে, এক নম্বৰ কথা। দ্বিতীয় কথাটো হৈছে চাপ'জিং সি স্পষ্টকৈ দেখি আছে কিন্তু এনেকুৱাও হ'ব পাৰে তাৰ এটা চকুতহে মায়োপিয়া আছে, আনটো চকুত নাই, কিন্তু তো সেইকাৰণে সি যিটো চকু ভাল সেই চকুটো তেতিয়া সি স্পষ্ট দেখি আছে, তো যেতিয়ালৈকে আমি চেক নকৰোঁ, এক্সামিন নকৰোঁ, আমি গম নাপাওঁ যে দুটা চকু সমান হয়নে নহয়। আমি যে কৈ আছোঁ যে কি মায়োপিয়া চকু ইলংগুৱেশ্যনৰ কাৰণে হয়, দুটা চকু সমানেই হ'ব পাৰে, যেনেকৈ কনজেনিটেল মায়োপিয়াত মানে জন্মগতভাৱে হয়, কিন্তু কেতিয়াবা এটা চকু নৰ্মেল, এটা চকু বেছি ডাঙৰো হ'ব পাৰে, তাৰমানে এটা চকুত 0 পাৱাৰ লাগি আছে, আনটো চকুত -11-12 হ'ব পাৰে, সেই বস্তুটো আপুনি তেতিয়ালৈকে গম নাপাব যেতিয়ালৈকে আপুনি টেষ্ট কৰি নাচায়। তো সেইটো হৈছে ৰুটিন চেকআপ, যেনেকৈ 40 বছৰৰ পিছত আমাৰ ওচৰৰ বাবে চশমা লাগে, বা আমি হাৰ্টৰ

0: হোল বডি স্কেন এটা নকৰো জানো, হাৰ্টৰ চাওঁ, ডাইজেষ্টিভ চিষ্টেম, চুগাৰ চাওঁ, ঠিক তেনেকৈ ল'ৰা ছোৱালীবোৰৰ বাবে চকুটো চোৱাটো উচিত। আৰু প্ৰথমতে মই ক'লোঁ যেনে চিনড্ৰমিক কিছুমান বেমাৰ থাকিব পাৰে, তো চকুটোক আমি কওঁ যে কি আই ইজ দ্য উইণ্ড' টু ইয়ৰ ব্ৰেইন। যিয়ে নহওক লাগিলে আমি যেতিয়া চকু চাওঁ, আমি অকল চকুটো নাচাওঁ বাচ্ছাটোৰ, আমি তাৰ অ'ভাৰঅল গ্ৰ'থটো চাওঁ। ল'ৰা ছোৱালীবিলাকে কেনেকৈনো খেলিছে, কেনেকৈ আপোনাৰ চেম্বাৰত আহোঁতে কেনেকৈ বিহেভ কৰিছে, আৰু চকুৰ ভিতৰত পৰ্দাখনত যিখন ৰেটিনা হয় তাত আমি কি চেঞ্জেছ দেখিছোঁ, সেইটোৰ পৰাও আমি বহু চিষ্টেমিক ডিজিজো আমি ডায়েগনোজ কৰিব পাৰোঁ। সেইকাৰণে সেই চেকআপটো খুব ইম্পৰ্টেণ্ট হয়। অকল চশমাযোৰ লাগে কাৰণে আপুনি আহিছে নহয়, বা চশমাযোৰ নেলাগে সেইকাৰণে মই চেক কৰিব আহিছোঁ, সেইটো নহয়। কিন্তু কথাটো হৈছে যে অভাৰঅল এটা চেকআপ হৈ যায় ল'ৰা ছোৱালীবিলাকৰ। আৰু পোনপ্ৰথমে যিকোনো বস্তু একচেপ্ট কৰিবৰ বাবে, কণমানি শিশু এটা আহিছে 5 বছৰ, পাৱাৰ লাগি গ'ল বোলে, কিমান লাগিলে, -2 -3 লাগি গ'ল, কেতিয়াবা কমো লাগে -0.75, বা 0.5 এটা লাগিলেও এজন অভিভাৱক হিচাপে যোনেই নহওক লাগিলে তেখেতসকলৰ সেই একচেপ্টেঞ্চটো বহুত ডিফিকাল্ট হয়। সেইটো প্ৰথম হাৰ্ডেল আমাৰ কাৰণে, সেই একচেপ্টেঞ্চটো প্ৰথম কৰিব লাগিব। ছেকেণ্ড হৈছে ল'ৰা ছোৱালীবিলাক এক্টিভ হয়, তো চশমা পিন্ধিব, পেলাব, ভাঙিব, কেতিয়াবা উল্টাকৈ থৈ দিব, চশমা স্ক্ৰেচ পৰিব, তো সেই যে এক্লেমেটাইজ হ'বলৈ, যে এডজাষ্ট কৰিবলৈ, যে চশমাযোৰ পিন্ধিলে মই দেখা পাম ভালকৈ, বা পিন্ধিব পাৰিম নে নোৱাৰিম, সেইটো কাৰণেও আমাৰ এটা সময় লাগে। তো এই দুটা বস্তু কিন্তু আমি অভিভাৱক হিচাপে আমি মন কৰিব লগা। চক পাৱাৰটো যেতিয়া বেছি হৈ যায়, বা দুটা চকুৰ মাজত পাৱাৰৰ খুব বেছি ডিফাৰেঞ্চ এটা হৈ যায়, তেতিয়া আমি কণ্টেক্ট লেন্স এডভাইচ কৰোঁ। কণ্টেক্ট লেন্স আমি বেলেগ বেলেগ ক্ষেত্ৰত আমি কণ্টেক্ট লেন্স দিওঁ, কেতিয়াবা একদম কণমানি শিশুৰ পৰাও আমি কণ্টেক্ট লেন্স নিদিয়া নহয়, দিওঁ, কিন্তু সেইটো বেলেগ কাৰণৰ কাৰণে, ধৰি লওক কনজেনিটেল কেটাৰেক্ট হৈছে সেইবিলাকৰ কাৰণে। কিন্তু কণ্টেক্ট লেন্সৰ এটা কথা থাকে যে হাইজিনটো মেইনটেইন কৰিব পাৰিব লাগিব। 8 ঘণ্টাতকৈ বেছি আমি নিদিওঁ, হাতেদি ৰাব কৰিব নালাগিব, চকুত পানী মাৰিব নালাগে, পিন্ধি শুব নালাগে। এই বস্তুবোৰ ল'ৰা ছোৱালীবিলাকে মানিব পাৰিবনে নোৱাৰে, বা মাক দেউতাকহঁতে মিলাব পাৰিবনে নাই, স্কুলত যোৱা সময়ত খেলা ধূলা কৰোঁতে হাত চাত লাগি গ'ল নেকি, বা কোনোবাই মাৰি দিলে পৰি গ'ল নেকি, এই বস্তুবোৰ যেতিয়ালৈকে তাহাঁতি বুজি নাপায়, কণ্টেক্ট লেন্স তেতিয়ালৈকে দিয়াটো অকণমান সাৱধানতা কৰিব লাগে। কাৰণ কি, চকুত সেইটো বেছি থাকিলে, বেছি দেৰি থাকিলে পিন্ধি হৈ গ'লে, তাৰ কাৰণে আৰু বেলেগ প্ৰব্লেম কিছুমান, যেনেকৈ ইনফেকশ্যনৰ কিছুমান প্ৰব্লেম কিছুমান হ'ব পাৰে।
1: বাইদেউ, এই মায়'পিয়া ৰোগটো নিৰ্মূল হয়নে, মানে নিৰ্মূল হৈ যায়নে?
0: চাওক, তাৰো আমাৰ কিছুমান কেলকুলেশ্যন আছে যিটো চাই আমি গম পাওঁ যে কি বাচ্চাটো ডাঙৰ হয় মায়'পিয়া হ'ব পাৰে। এনেকুৱা অন্যতম ফেক্টৰ হৈছে যে কি মাক দেউতাকৰ আছে নেকি, যদি এজন পেৰেণ্টৰ আছে, এজন অভিভাৱকৰ আছে, তেতিয়া 25% চান্স থাকে যে কি বাচ্ছাটোৰ হ'ব পাৰে, শিশুটিৰ হ'ব পাৰে। কিন্তু যদি দুজনৰে আছে, হাই মায়'পিয়া আৰু ফেমিলিত বহুতৰে আছে, তেতিয়াহ'লে সেই দুজনৰ থকাৰ বাবে বাচ্ছাৰ হোৱাৰ চান্সেছটো 64%লৈকে বাঢ়ি যায়। তো সেইকাৰণে আমি কওঁ যে কি চেকআপটো আগে কৰি ল'ব লাগে। এতিয়া যেতিয়া মই গম পাইছোঁৱেই যে তাৰ এটা প্ৰপেঞ্চিটি এটা আছে, আৰু মই দেখিছোঁ যে তাত মাইনাছ আৰম্ভ হৈয়ে গৈছে, তাত 0.5, 0.75 ষ্টাৰ্ট হৈ গৈছে, তেতিয়া সেই আই ড্ৰপবিলাক আমি ইউজুৱেলি ষ্টাৰ্ট কৰি দিওঁ। সেইটো মানে প্ৰেছক্ৰাইব মেডিচিন হয় আৰু, সেইটো এনেকৈ কৰি। তাৰ বাহিৰেও যেতিয়া মই, যেনেকৈ আপুনি কণ্টেক্ট লেন্সৰ কথা সুধিলে, আজিকালি স্পেচিয়েল কণ্টেক্ট লেন্সো কিছুমান পোৱা যায় যিটো ৰাতি পিন্ধাই দিয়া হয়, ৰাতিটো খোলে আৰু ৰাতিপুৱা আকৌ কণ্টেক্ট লেন্সটো খুলি দিয়া হয়, আৰু সেই কণ্টেক্ট লেন্সটো চকুৰ যিখন সমূহভাগ স্বচ্ছ অংগটো আছে সেইটো অকণমান ডিপ্ৰেছ কৰি দিয়ে। ডিপ্ৰেছ কৰাৰ কাৰণে ৰাতিপুৱালৈ চশমাও নালাগে, কণ্টেক্ট লেন্সো নালাগে, খুলি থ'ব লাগে। আৰু ৰেগুলাৰ ৱেৰৰ কাৰণে আজিকালি যেনেকৈ সদায় চশমাখনে পিন্ধি থাকে, তো চশমাখন দিবলৈ আমাৰ সুবিধা হয়, তো তাৰ বাবে আজিকালি স্পেচিয়েল গ্লাছ কিছুমান আছে, ডিফ'কাছ গ্লাছেছ বা স্পেচিয়েল গ্লাছেছ কিছুমান আছে, সেই মায়'পিয়া কণ্ট্ৰলৰ কাৰণে সেই গ্লাছবিলাক আমি প্ৰেছক্ৰাইব কৰোঁ। তাৰ বাহিৰেও আৰু কিছুমান ৰেড লাইট পালছ থেৰাপি আছে, যিটো ইউজুৱেলি আমি এতিয়ালৈকে কৰা নাই, কিন্তু আছে, নোহোৱা নহয়, এইটো আমি ইউজ নকৰোঁ। আৰু এতিয়া যিহেতু মই কৈ আছোঁ বাৰে বাৰে যে কি চকুটো বাঢ়ি যায় কাৰণে চশমা লাগিছে, বাঢ়ি যায় কি চকুটো নৰখিব নেকি, সেইটো এটা প্ৰশ্ন আহে নহয় জানো। তো যেনেকৈ মই আপোনাক ক'লোঁ, এজ হিচাপে আমাৰ চকু গ্ৰ'থ হয়, তো এটা সময়ততো ৰখিব লাগিব এডাল্ট সময়ত, নহয় জানো। যেতিয়া সেই ষ্টেবল হৈ যায়, এবছৰ চশমা পাৱাৰ চেঞ্জ নকৰাকৈ, বা চকুৰ চাইজটো 0.2 মিলিমিটাৰতকৈ নেবাঢ়াকৈ, বা 0.1 মিলিমিটাৰ পাৰ ইয়াৰ সেইটো নাবাঢ়াকৈ থাকে, নৰ্মেল হৈ থাকে, তেতিয়া আমি কওঁ যে কি ষ্টেবল হৈ গ'ল। তাৰ পাছত আপুনি তেতিয়া কাৰেক্টিভ মেজাৰ্ছ, মানে চাৰ্জাৰী কিছুমান কৰিব পাৰে, যেনেকৈ ৰিফ্ৰেক্টিভ চাৰ্জাৰী বুলি আমি কওঁ, তাত লেজার সার্জারি থাকে।

0: লেচিক বোলা এপিলেচিক পিয়াৰ কে বিভিন্ন ধৰণৰ থাকে, বা কিছুমানৰ চকু ভিতৰতে আৰু এখন লেন্স লগাই দিয়া হয়, মানে নিজৰ লেন্সখন কাটা নহয় দেই, সেইটো কেটাৰেক্ট নহয়, কিন্তু তাতো দিয়া হয়। আৰু কেতিয়াবা কিছুমান ক্ষেত্ৰত খালি ক্লিয়াৰ লেন্স এক্সট্ৰেকশ্যন কৰা হয়। তো এইবিলাক হৈছে অস্ত্ৰোপচাৰৰ বিভিন্ন হেৰি, কিন্তু সেইটো আহিব যেতিয়া বাচ্ছাটো ধৰি লওক 22 বছৰ এডাল্ট হৈ গ'ল, ষ্টেবল আছে চকু, তাৰপিছত সেই কথাবোৰ আহে আৰু।
1: মানে সঠিক চিকিৎসা যদি হয় আৰু এই ক্ষেত্ৰত যদি তেওঁ সচেতন হয় যে এইখিনি কাম কৰিব লাগে, এইখিনি কাম কৰিব নালাগে, তেতিয়া তেওঁ নিশ্চয় নিৰ্মূল হ'ব নহয় জানো?
0: হয়, ডেফিনেটলি হয়, কাৰণ কি আমি দেখিছো কিছুমান ল'ৰা ছোৱালী খুব কম বয়সতে মানে ৰখি গৈছে, এনেকুৱা নহয় যে তাহাঁতৰ বাঢ়ি বাঢ়ি বহুত বেছি হৈ গৈছে। এটা কথা মনত ৰাখিব, মায়'পিয়াটো আমি ষ্টপ নকৰোঁ দেই, মায়'পিয়াটো প্ৰগ্ৰেশ্যনটো আমি শ্ল' কৰাৰহে এইখিনি পদ্ধতি হয়। মায়'পিয়া প্ৰগ্ৰেশ্যনটো যাতে শ্ল' হয়, তাৰমানে ধৰি লওক যে আপোনাৰ হাইটটো ধৰি লওক আজি 5 ফুট, 5 ফুটতকৈ আপুনি নেক্সট কিমান বাঢ়িব, 5 ফুট 1 ইঞ্চ, 2 ইঞ্চ, আপুনি কেতিয়া 5 ফুটতকৈ 5 ফুটৰ পৰা হৈ নাহে এবছৰৰ ভিতৰত, নহয় জানো? আপুনি ইঞ্চত বাঢ়িব, ঠিক তেনেকৈ চকুৰো গ্ৰ'থ এটা আছে, ইয়াৰলি গ্ৰ'থ এটা আছে, কেনেকৈ বাঢ়িব সেইটোহে, যাতে তাতকৈ বেছি হৈ নাযাওক, তাৰমানে 5 ফুটৰ পৰা 6 ফুট আপুনি যেনেকৈ হৈ নাযাব, ঠিক তেনেকৈ চকুটো মানে আজি আপুনি -2 পিন্ধিছে, কালি -6 হৈ যা যাতে নহওক, সেইটো কাৰণেহে এই টেকনিকবিলাক হয়। আপোনাৰ -2 পৰা -2.5 হ'ব পাৰে এক বছৰ ঘূৰাৰ পিছত, তাৰপিছত লাহেকৈ হ'ব পাৰে, কিন্তু সেই গ্ৰ'থটো কিমান হৈছে সেইটোৰ ওপৰতহে ডিপেণ্ড কৰি কেনে ট্ৰিটমেণ্টটো কৰা হয়।
1: আৰু এটা প্ৰশ্ন বাইদেউ, যদিও প্ৰশ্নটো মায়'পিয়াৰ লগত জড়িত নহয়, কিন্তু আজি যিহেতু আপুনি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে, এটা খুব ডাঙৰ সমস্যা আমাৰ অভিভাৱকসকলৰে হওক বা ডাঙৰসকলৰে, সেইটো হৈছে আমাৰ স্ক্ৰীন টাইম, বিশেষকৈ মোবাইল। এইটোৱে বাইদেউ কেনেকৈ আমাক ক্ষতি কৰে বা শিশুসকলক, বা এই ক্ষেত্ৰত এতিয়া কিছুমান এনেকুৱা আজিকালি সমস্যা হৈছে যে কিছুমান কাম আমি মোবাইলত কৰিবলগীয়া হয়, শিশুসকলেও কৰিবলগীয়া হয়, কিন্তু এইখিনি কাম আমি কৰিম, কিন্তু কেনেকৈ সচেতন হৈ কৰিম, এইখিনি যদি আমি জানো যে ইমান সময়ত আমি এইখিনি কাম কৰিব পাৰোঁ, বা আপুনি কিছুমান আগতে অনুষ্ঠানৰ প্ৰথমতে আপুনি কৈছিলে যে মোবাইল কোন সময়ত চাইছে, কেনেকুৱা পোহৰত চাইছে, এই এই কথাখিনি যদি বাইদেউ আমাক শেষত কৈ দিয়ে।
0: মানে আজিকালি টেকন'লজিকেল বা ডিজিটেল এৰাত মই আপোনাক এইটো ক'ম যে আপুনি মোবাইলটো এৰিব নোৱাৰে, কাৰণ কি এইটো আপোনাৰ এটা অংগ হৈ পৰিছে, কিন্তু যদি সেইটো আপোনাৰ সঁচাকৈয়ে গোটেই দিনজুৰি আপোনাৰ লগতে থাকে, সেইটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব সেইটোৰ ওপৰতহে আমি ধ্যান দিয়াটো বেছি ইম্পৰ্টেণ্ট হয় ইয়াতে। আপুনি ধৰি লওক আপোনাৰ স্ক্ৰীণ টাইমটো আপুনি বহুত বেছি হৈ আছে বুলি আপুনি অলৰেডি গম পায়, তেতিয়াহ'লে আপুনি স্ক্ৰীণ টাইমটো ৰিডিউচ কৰিব লাগে, ডাঙৰ কমাই আনিব লাগিব ডাঙৰ মানুহ হিচাপে। সৰু ল'ৰা ছোৱালীৰ কাৰণে আমাৰ অলৰেডি কিছুমান ৰিকমেণ্ডেশ্যন আছে, পিডিয়াট্ৰিক এছ'চিয়েশ্যন হওক বা আমাৰ অপথালমলজিষ্ট, আমাৰ কিছুমান অলৰেডি কিছুমান ৰিকমেণ্ডেশ্যন আছে যে 5 বছৰ বয়সলৈকে 0 স্ক্ৰীণ টাইম হ'লে ভাল হয়, তাৰপিছত আপুনি 2 ঘণ্টাকৈ বা 1 ঘণ্টাকৈ আৰম্ভ কৰিব পাৰে, তো তেনেকুৱা কিছুমান ৰিকমেণ্ডেশ্যন আছে। কিন্তু ধৰি লওক আপোনালোক এনেকুৱা এটা পৰিস্থিতি আছে, আপোনালোকে নিউক্লিয়াৰ ফেমিলি, আপুনি পেৰেণ্টছৰ লগত মানে ককাক আইতাকৰ লগত কথা পাতিব বিচাৰিছে, তেতিয়া আপোনাৰ সৰু বাচ্চা এটাকো ধৰি লওক ভিডিঅ' কল এটা কৰাই আছে, তেতিয়া আপোনাৰ সেইবিলাক ছুপাৰভাইজ থাকিব, কম সময়ৰ কাৰণে থাকিব সেইটো, বা সপ্তাহটোত আপুনি কেইবাৰ কৰাইছে সেইটো আপুনি নিজে ৰেগুলেট কৰিব লাগিব একৰ্ডিং, কাৰণ কি আমিতো 0 কৰি থৈছোঁ 2 বছৰ বাচ্চাৰ কাৰণে, তো সেইটো আপুনি ৰেগুলেট কৰিব লাগিব। ৰেষ্ট্ৰিক্ট কেতিয়াও নকৰিব, কাৰণ কি ৰেষ্ট্ৰিকশ্যনত আৰু এটা বস্তু আহি পৰে যে এটা বাচ্চা অকল শাৰীৰিকভাৱে নহয় কিন্তু মানসিকভাৱে ডাঙৰ হৈ আছে, যেতিয়া আপুনি ৰেষ্ট্ৰিক্ট কৰি দিয়ে তেতিয়া ৰিবেলিয়াছ হৈ যায়, মানে নকৰিবি বুলি ক'লে আৰু বেছি কৰিবলৈ চেষ্টা কৰে, হয়, তো সেইকাৰণে সেইটো আপুনি ৰেগুলেট কৰি ল'ব লাগিব। প্ৰথম কথাটো হৈছে যে আপুনি ৰেগুলেশ্যনটো কেনেকৈ মেইনটেইন কৰিছে, ইয়াতে স্ক্ৰীন অকল মোবাইলটো নহয়, স্ক্ৰীন আপোনাৰ টেবলেট, লেপটপ আৰু কম্পিউটাৰ চব মিলাই আপোনাৰ স্ক্ৰীনটো হৈছে, টিভি চব মিলাই, আৰু স্কুলতো আজিকালি স্মাৰ্ট বোৰ্ড কিছুমান আছে বা টেবলেট ইউজ কৰিব লগা হয়, এই গোটেই সময়ছোৱাত গোটেই দিনটোত ধৰি লওক বাচ্চাটোৱে 2 ঘণ্টাতকৈ যদি বেছি পাৰ হৈ গৈছে তেতিয়াহ'লে আপোনালোকে অকণমান কিন্তু সেইটো ব্ৰেক এটা দি দিব লাগিব, কমাব লাগিব, আৰু সেই ব্ৰেকটো দিওঁতে আপুনি ক'ব লাগিব যে ল'ৰা ছোৱালী যাতে বাহিৰত ওলাই গ্ৰীনেৰী বা দূৰলৈ চায়, সেইকাৰণে আউটডোৰ এক্টিভিটিটো আমি বেছি ষ্ট্ৰেছ দিওঁ, দূৰলৈ যেতিয়া চাব আপুনি তেতিয়া চকুটো যাতে আপুনি ৰিলেক্স কৰিব পাৰে সেইটো হয়, বা ব্ৰেক এটা লৈছে আপুনি সেই বস্তুটো থাকিব লাগিব তাৰমানে, আৰু ৰ'দত থাকিলে আপোনাৰ ভিটামিন ডিও পায়, আৰু এইটোৱে চকুৰ গ্ৰ'থো বহুত হেল্প কৰে, ছানশ্বাইনে এইবিলাক, এই বস্তুবিলাক আপুনি ৰাখিব লাগিব, তাৰমানে স্ক্ৰীনটো আপুনি ইউজ কৰি আছে কিন্তু বাকীখিনিও আপুনি কৰি আছে, তাৰমানে লগতে আউটডোৰ এক্টিভিটিজ কৰি আছে।

0: চকুটোৰ মানে চকুটো আপুনি দূৰলৈ চাই আছে, সেইখিনি থাকিব লাগিব। তাৰ উপৰিও ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি আৰু এটা বস্তু চাব লাগিব যে কি কণ্টেণ্ট কি চাই আছে। ফাষ্ট মুভিং কণ্টেণ্ট আপুনি দিব নোৱাৰে, ৰিলছ শ্বৰ্টছ এইবিলাক ল'ৰা ছোৱালী, কাৰণ কি সেইটো আপোনাৰ এটা চাইক'লজিকেল এফেক্টটো হয়। ল'ৰা ছোৱালীবিলাক হাইপাৰ এক্টিভ হৈ যায়, মানে সেইটোৱে চাই থাকিব বিচাৰে, নিদিলে মানে কান্দিব ধৰে, ইৰিটেবল হৈ যায়। তো এই চাইক'লজিকেল ফেক্টৰ্ছবিলাকো কেতিয়াবা কাম কৰে। থাৰ্ড হৈছে অভিভাৱক হিচাপে আমি ভাবোঁ যে যদি মই বিচাৰোঁ যে কি মোৰ শিশুটিয়ে চাব নালাগে, তেতিয়া ময়ো সেই একে সময়তে ময়ো চাব নালাগে। কিন্তু তাৰমানে চাইকিয়াট্ৰিক এটা লেখন আছে য'ত কয় যে কি আমাৰ ব্যৱহাৰে মানে আমাৰ বিহেভিয়াৰে আমাৰ ল'ৰা ছোৱালীৰ ব্যৱহাৰটো চেঞ্জ কৰি দিছে নেকি তাহাঁতৰ ব্ৰেইনটো। তো যদি আপুনি ঘৰ গৈ যদি আপুনি মোবাইলটোত বহি নাই থকা, ডেফিনেটলি তাহাঁতিও আহি নবহি। আপুনি তাহাঁতৰ লগত মানে পাৰ্চনেল কণ্টেক্টটো বঢ়াব লাগিব, তাহাঁতৰ লগত বহিব লাগিব, তেতিয়াহে দুয়োপক্ষই মানে আপোনাৰ ল'ৰা ছোৱালীও আৰু অভিভাৱক যে আপুনি দুইফালে আপোনাৰ এটা উইন উইন চিটুৱেশ্যন, আৰু দুইজনৰ ভাল হ'ব। আৰু যদি যেতিয়া আপুনি চাইছে তাকো চাব দিলে, কি চাইছে সেইটো আপুনি মানে চুপাৰভাইজ কৰি লক্ষ্য কৰিলে, তো আপোনাৰ দুইফালৰ পৰা আপোনাৰ ভাল হয়। তাহাঁতিও জানে যে কিয় আমি এইটো সময়তে পাম, ইমানখিনিয়ে চাব লাগে, ইয়াতকৈ বেছি চাব নালাগে, বাকীখিনি সময় আমি পঢ়িব লাগে বা খেলিব লাগে, সেইটো। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, অলপ এক্সট্ৰাকৈ কৈছোঁ। বহুতৰ এটা ধাৰণা আছে যে মই যদি মোবাইলটো নিদিওঁ কিতাপখন পঢ়িবলৈ তেতিয়া ই একদম কিতাপ নপঢ়ে, কিতাপ পঢ়কি এই বস্তুটো হয়। ইয়াত এটা কথা লক্ষণীয় যে মোবাইল হওক বা আপোনাৰ কিতাপখন হওক, দুয়োটা কিন্তু নিয়াৰ ৱৰ্ক, মানে ওচৰৰ বস্তু কাম কৰি আছে আপুনি, গম পাইছেনে? সেইকাৰণে নিয়াৰ ৱৰ্কটো আপুনি আমি কমাবলৈ কৈ আছোঁ। ডিফাৰেঞ্চ কি হয় যে কিতাপখনত আপোনাৰ কিতাপখনৰ পৰা লাইট আহি থাকে নে, আপোনাৰ লাইট যিটো টিউবলাইট হওক বা যি লাইট হওক, সেই লাইটৰ পৰা আপোনাৰ কিতাপত পোহৰ পৰিছে, তাৰ পৰা আপুনি চাই আছে। কিন্তু মোবাইলটো কি হয়, মোবাইলৰ স্ক্ৰীনৰ পৰা লাইটটো আহি আছে, গম পাইছেনে? তো সেইটো বেছি এলাৰ্ট কৰি ৰাখে। তো সেইকাৰণে দুয়োটাৰ মাজত ডিফাৰেঞ্চটো সেইটোৱে হৈছে। ইয়াত আপুনি একদম বোল্ড প্ৰিণ্টত পাইছে, ইয়াত আপুনি পিক্সেলেটেড পাইছে। তো আপুনি বেছি মানে চকুটো হেৰি জোৰ দি চাব লগা হৈছে। তো সেই দুটাই হৈছে ডিফাৰেঞ্চ, কিন্তু কাম কিন্তু দুয়োটা একেটাই, ওচৰৰে কাম কৰি আছে। সেইকাৰণে মোবাইল চাওক, কিতাপ পঢ়ক, ব্ৰেক দিব মাজত, ব্ৰেক দিব, তাৰপিছত চাব পাৰে বা পঢ়ি থাকিব পাৰে।
1: হয় বাইদেউ, আজি আমি বহুখিনি মায়'পিয়া ৰোগ আৰু ইয়াৰ চিকিৎসা এই বিষয়ে আপোনাৰ সৈতে কথা পাতিলোঁ। আৰু আমি যদি আপুনি যিখিনি কথা কৈছে আমাক, এই কথাখিনি যদি আমি অভিভাৱকসকলে আমি লক্ষ্য ৰাখোঁ বা আমাৰ অনুষ্ঠান শুনি থকা আমাৰ আইডিঅ'সকলে শ্ৰোতাসকলে লক্ষ্য ৰাখে আৰু সচেতন হৈ থাকে, নিশ্চয় এনেকুৱা সমস্যাৰ পৰা তেওঁলোক দূৰত থাকিব। আৰু বিশেষকৈ যিহেতু আমি আজি শিশুসকলৰ কথা পাতিছোঁ, অভিভাৱকসকলেও যাতে এই কথাবিলাকত গুৰুত্ব দিয়ে। আৰু আপুনি আজি ইমান সময় উলিয়াই আমাৰ বুলনিলৈ আহিলে, আপোনাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে মায়'পিয়া ৰোগ আৰু ইয়াৰ চিকিৎসা এই বিষয়ে আলোচনাটি শুনিলে। ইয়াত ভাগ ললে শিশুৰ চকু ৰোগ বিশেষজ্ঞ ডাক্তৰ নীলোৎপৰ্ণা দেউৰীয়ে। আলোচনাটি ৰাত ধৰিলে ভাস্বতী কলিতাই। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে অনুপ হাজৰিকাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা ইন্দ্ৰপ্ৰসাদ শইকীয়াৰ।

অনুপ হাজৰিকাৰ কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া স্বাধীনতা দিৱস বিশেষ হেল্লো যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী মনদীপ মহন্ত, তনয়া গোস্বামী আৰু দিয়াক্ষী দত্ত। বাহিত সংগত কৰিব জ্ঞানেন কাশ্যপে। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব।

0: এইবাৰ চোৱাচোন, এই পূৰ্বতে জৈমিনী নামৰ
1: এজন মুনি আছিল।
0: গতিকে সেই মুনিয়ে কৰিছিল কি এখন নৈমিক কাননো
1: যজ্ঞ আয়োজন কৰিছিল,
0: আৰু সেই যজ্ঞত বহুত ঋষি মুনি
1: লগ লাগিছিল।
0: কিন্তু সেই যজ্ঞত
1: বহুতো ধৰ্মৰ বিষয়ে আলোচনা হৈছিল,
0: চৈধ্য শাস্ত্ৰ,
1: ওঠৰ পুৰাণ,
0: সকলোবিলাক
1: বিতং বিতংভাৱে আলোচনা হৈছিল।
0: কিন্তু অৱশেষত যেতিয়া যজ্ঞ সমাপন হ'ল,
1: চব ঋষি মুনি ঘৰে ঘৰে গুচি গ'ল,
0: মাত্ৰ থাকিল যজ্ঞস্থলী
1: এজন ঋষি,
0: আৰু এজন হ'ল গুৰুজন, এই মাৰ্কাণ্ডেয় মুনি হ'ল গুৰুজন,
1: আৰু শিষ্যজন
0: আৰু জৈমিনী নামৰ মুনি।
1: তাত ৰৈ গ'ল
0: জৈমিনী, মনত ভাবি
1: যে বহুতো ধৰ্মৰ কথা আলোচনা হ'ল,
0: কিন্তু তথাপিতো
1: মোৰ কেইটামান প্ৰশ্নে অন্তৰত খুলমুখুল লাগি আছে।
0: গতিকে মই এই প্ৰশ্নকেইটা যদি মই গুৰুজন
1: মই গুৰু সুধিব পাৰো,
0: তেনেহ'লে মোৰ
1: নিশ্চয় মোৰ মনৰ যিটো উখুলমুখুল ভাৱ,
0: উখুলমুখুল ভাৱটো মোৰ
1: দূৰ হৈ যাব।
0: এই বুলি তেওঁ কৰিছে কি মাৰ্কাণ্ড মুনিৰ ওচৰলৈকে গৈ
1: মাত দিছে,
0: কেনেকৈ
1: শুনক
0: ঐ অগ।

0: শ্ৰীমিনি গৈ মাৰকাণ্ড মুনিক মাত দিছি
1: যে গুৰুদেৱ,
0: যে মই কেইটামান প্ৰশ্নই যিহেতুকে গুগল ঠগুল কৰি আছে অন্তৰ
1: বুজি পোৱা নাই,
0: সেইকেইটা প্ৰশ্ন মই আপোনাক সোধাৰ কাৰণে মই ইয়ালৈকে
1: আহিছো।
0: গতিকে প্ৰথম প্ৰশ্ন গুৰুদেৱ,
1: কোৱাচোন বৎস,
0: যে স্বয়ং শ্ৰীকৃষ্ণ প্ৰভু
1: থাকিব লাগিছিল
0: বৈকুণ্ঠ,
1: তেওঁ কিয়নো সামান্য মনীষৰ ঘৰত
0: আ গৰখীয়া হৈ কিয় তেওঁ
1: কৰিব লগা হল?
0: আৰু দ্বিতীয় প্ৰশ্ন গুৰুদেৱ, যে ৰাম বোলাৰ লগে লগে ভগৱান
1: শ্ৰী ৰাম,
0: যে বলোৰাম,
1: পৰশুৰাম
0: আৰু হলি ৰাম,
1: চাৰিটা ৰাম আছে,
0: এই চাৰিটা ৰামৰ ভিতৰত গুৰুদেৱ
1: কোন ৰামে ব্ৰহ্ম হত্যা কৰি
0: আ তীৰ্থ ভ্ৰমণ কৰি
1: ঘূৰিব লগা হৈছিল?
0: আৰু অন্য প্ৰশ্ন গুৰুদেৱ কি জানেনে,
1: কোৱাচোন বৎস,
0: মানে এই যি দ্ৰৌপদী আছে,
1: দ্ৰৌপদীৰ পঞ্চস্বামী,
0: কাৰণ তেওঁ সতী বুলি কিন্তু
1: সকলোৱে জানে,
0: তে যুধিষ্ঠিৰ, ভীম, নকুল, সহদেৱ,
1: অৰ্জুন,
0: এই গতিকে এই পাঁচটা স্বামী থকাৰ পিছতো
1: তেওঁ ষষ্ঠ স্বামী কিয় ভাবিছিল
0: আৰু কাক ভাবিছিল
1: গুৰুদেৱ মোক ক'ব লাগে?
0: আৰু অন্য প্ৰশ্ন হ'ল গুৰুদেৱ,
1: কোৱাচোন বৎস,
0: স্বয়ং শ্ৰীকৃষ্ণ প্ৰভু
1: তেওঁ অনন্তৰ্যামী,
0: তেওঁ কৰিব নোৱাৰা কাম
1: একোৱে নাই,
0: গতিকে তেওঁ দিনক ৰাতি কৰিব পাৰে,
1: ৰাতিক আন্ধাৰ কৰিব পাৰে,
0: তে তেনেস্থলত গুৰুদেৱ তেওঁ কিয় সামান্য জৰাভেদৰ সৰু
1: মৃত্যুবৰণ কৰিব লগা হল?
0: এই কথা শুনি মাৰকাণ্ডে বোলে হৈছি যা
1: হৈছি যা,
0: এতিয়া মই প্ৰশ্নৰ উত্তৰ দিব লগা হলে
1: মোৰ বহু দেৰি লাগি যাব,
0: তাত কৰি মই এটা মানে একদম একেবাৰে সহজ উপায়
1: এটা উপায় দি দিওঁ
0: এইবুলি মাৰকাণ্ডে এতিয়া
1: অ ইচ্ছুক চাই মাত দিছে,
0: কেনেকৈ
1: শুনক,
0: এই হে।

0: ধৰ্মপক্ষে তোমাক উত্তৰ দিব,
1: গতিকে তুমি সোনকালে
0: তালৈ যোৱা,
1: কাৰণ তোমাক এই প্ৰশ্নৰ উত্তৰ দিয়াৰ মোৰ সময় আৰু
0: নাই।
1: এই কথা শুনাৰ লগে লগে জৈমিনে এতিয়া মাত দিছে
0: যে গুৰুদেৱ, যে সামান্য পক্ষী চাৰিটাই মোক উত্তৰ দিব,
1: গতিকে আপুনি নিশ্চয় সেই পক্ষীৰ কথা
0: মোক ক'ব লাগিব
1: এই বুলি এতিয়া
0: এতিয়া মাৰকাণ্ড মুনিয়ে জৈমিনীক
1: ঐ অনেব।

0: মাৰ্গাণ্ডমণিৰ কথা আপুনি জয়মিনীয়ে মাত দিছে যে গুৰুদেৱ
1: যে মোক এতিয়া আপুনি
0: মই সেই চাৰিটা প্ৰশ্নৰ উত্তৰ দিব নালাগে,
1: মাত্ৰ পক্ষী চাৰিটাই যি মোক উত্তৰ দিব।
0: গতিকে সেই পক্ষী চাৰিটানো কোন,
1: কেনেকৈ জন্ম হল, ইমান কথা জানে?
0: গতিকে এই বিষয়ে
1: মোক বিতংভাৱে ক'ব লাগিব গুৰুদেৱ।
0: মাৰ্গাণ্ডে বোলে এতিয়াহে ডাঙৰ কথা হ'ল,
1: হৈছে যা মই ধৰ্মৰ কথা এৰিলো,
0: এতিয়া মই
1: পক্ষীৰ পৰিচয় দিব লাগিব।
0: যিহেতুকে শিষ্য সুধিছে
1: মই ক'ব লাগিব,
0: মই গুৰুজন হিচাপে
1: ক'ব লাগিব।
0: গতিকে মাত দিছে যে শুনা বাৰু শিষ্য,
1: যে তুমি
0: যে পূৰ্বতে এজন ব্ৰাহ্মণ আছিল,
1: তেওঁৰ নাম আছিল
0: সেই ব্ৰাহ্মণৰ দুজনকে
1: ল'ৰা আছিল,
0: প্ৰথমজনৰ নাম আছিল সুকৃষ
1: আৰু দ্বিতীয়জনৰ নাম আছিল
0: তম্বু,
1: আৰু দুজন এনেকুৱা
0: ভাতৃ আছিল,
1: বেলেগ মিলাপ্ৰীতি আছিল।
0: এই মিলাপ্ৰীতি থাকোঁতেও তথাপিতো ভাই হ'লে ঠাই ঠাই
1: হ'ব লাগে।
0: গতিকে সুকৃষ মুনিয়ে কৰিলে কি,
1: এদিনটো বিয়া কৰালে
0: আৰু সেই বিয়া কৰাই এই বিন্ধগিৰি পৰ্বতলৈকে
1: নিজৰ পত্নীক লৈ গুচি গ'ল।

0: আছিস,
1: আর তৃতীয়জনৰ নাম আছে
0: তম্বু,
1: আৰু দুজন এনেকুৱা নিজৰ পত্নীক লৈ গুচি গল।
0: আৰু তাতে একাদিক্ৰমে কি হল,
1: চাৰিটা সন্তানৰ জন্ম হল।
0: এই চাৰিটা সন্তান যেতিয়া জন্ম হল,
1: এতেতো কোনো শিক্ষা দীক্ষা নাই,
0: কোনো গুৰু গৃহ নাই,
1: সংস্কৃত তল নাই,
0: গতিকে মই এতিয়া তেওঁলোকক শিক্ষা কেনেকৈ দিম,
1: চাৰিটা সন্তানক মই কেনেকৈ শিক্ষা দিম।
0: তাত কৰি মই যদি তেওঁলোকক,
1: মোৰ এটাই উপায় আছে
0: যে দীক্ষা,
1: যিহেতু সন্তান জন্ম দিছো
0: গতিকে
1: তেওঁলোকক মই দীক্ষা দিম।
0: শুকবিনা ৰায়।

প্ৰবীণ তালুকদাৰ আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনক প্ৰভাত শৰ্মাৰ বাঁহীবাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত প্ৰভাত শৰ্মাৰ বাঁহী বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী থকাক লৈ সাংসদ প্ৰমোদ বড়োৱে উদ্বেগ প্ৰকাশ কৰিছে। এইবাৰ বাৰিষাৰ বতৰত ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু বানৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 40.36 কিলোমিটাৰ পথ ক্ষতিগ্ৰস্ত হৈছে আৰু 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা 20 জুলাইত আৰম্ভ হোৱা সংসদৰ এই 25 দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ 19 দিন বৈঠক অনুষ্ঠিত হয়। অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। এইবাৰৰ অধিৱেশনত লোক পৰীক্ষা, অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026, ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026, ন্যায়াধীকৰণ সংশোধনী বিধেয়ক 2026, কৰাৰোপণ আৰু অন্য আইন সংশোধনী বিধেয়ক 2026, ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী বিধেয়ক 2026 আৰু কেৰালা নাম পৰিৱৰ্তন বিধেয়ক 2026কে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হয়। ৰাজ্যসভাত আজি খনি আৰু খনিজাত পদাৰ্থ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত হয়। ইয়াৰ লগে লগে বিধেয়কখনে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশৰ খনন খণ্ডক অধিক দক্ষ, বিনিয়োগ অনুকূল আৰু দেশৰ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ বৰ্ধিত চাহিদা পূৰণ কৰিব পৰাকৈ সুসজ্জিত কৰি তুলিব বিচৰা হৈছে। উচ্চ সদনৰ কাম কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ পূৰ্বে দিয়া সামৰণি মন্তব্যত ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে সদনৰ কাম কাজ বাৰে বাৰে ব্যাহত হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে সদনৰ মজিয়া সকলোৰে বাবে খোলা যদিও সদস্যসকলে জনসাধাৰণৰ বিষয়সমূহ উত্থাপন কৰাৰ বাবে লাভ কৰা সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰাত ব্যৰ্থ হোৱাটো দুখৰ কথা। সদনে অৱশ্যে অধিৱেশনৰ সময়ছোৱাত 12খনকৈ বিধেয়ক গ্ৰহণ কৰি ইয়াৰ বিধায়িনী দায়িত্ব পালন কৰিবলৈ সমৰ্থ হয় বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীৰাধাকৃষ্ণনে কয় যে অধিৱেশনৰ সময়ছোৱাত মাত্ৰ 37 ঘণ্টা আৰু 49 মিনিটহে কাম কাজ হয় আৰু সেই অনুসাৰে অধিৱেশনৰ সময়ছোৱাত কাম কাজৰ হাৰ 39.17% হৈছে।
2: The House functioned for only 37 hours and 49 minutes, regarding a productivity of 39.17%. We had the opportunity to raise 285 starred questions, 380 zero-hour submissions, and 380 special mentions. Sadly, only 16 questions, 52 zero-hour submissions, and 93 special mentions could be taken up. The floor was open, but we didn't make the fullest use of the opportunities. Repeated disruptions affect the trust and aspirations of the people.
1: ইয়াৰ পূৰ্বে উচ্চ সদনত বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই তেওঁৰ ৰাজহুৱা সভাৰ পাছত উত্তৰাখণ্ডৰ হালদুৱানীৰ ৰামলীলা ময়দানত যজ্ঞ সম্পন্ন কৰাৰ বিষয়ে উত্থাপন কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে তেওঁ ৰামলীলা ময়দানৰ সমাৱেশত দিয়া ভাষণত কোনো সম্প্ৰদায় অথবা ধৰ্মৰ বিষয়ে উল্লেখ কৰা নাছিল। ইয়াৰ পাছতে সদনৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই বিৰোধী পক্ষৰ নেতাগৰাকীয়ে উত্থাপন কৰা বিষয়টোৰ

তদন্ত কৰা হ'ব বুলি সদনক আশ্বাস দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত 115গৰাকী শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। দেশৰ পৰিৱেশীয় কলা, বিশেষকৈ সংগীত, নৃত্য, থিয়েটাৰ আৰু জনজাতীয় কলা, পুতলা শিল্প, পৰম্পৰাগত থিয়েটাৰ আৰু অন্যান্য শিল্পৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই বঁটা দিয়া হয়। এই বঁটাৰ বাবে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা পাৰদৰ্শী লোকসকলক বাছনি কৰি উলিওৱা হয়। বঁটা প্ৰাপকসকলৰ ভিতৰত অসমৰ 5গৰাকী বিশিষ্ট শিল্পীও আছে। এইবেলি দেশৰ মুঠ 7গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোক জনজাতীয় আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটাৰ বাবে বাছনি কৰিছে। ইয়াৰ উপৰিও সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে 106গৰাকী যুৱ শিল্পীক ওস্তাদ বিছমিল্লা খান বঁটাৰ বাবে বাছনি কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী থকাক লৈ সাংসদ প্ৰমোদ বড়োৱে উদ্বেগ প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি বড়ো শান্তি চুক্তি 2020ৰ ৰূপায়ণৰ স্থিতি সন্দৰ্ভত সাংসদগৰাকীয়ে কয় যে চুক্তিখন বাস্তৱায়িত কৰাৰ দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ। সাংবিধানিক, প্ৰশাসনিক আৰু বিত্তীয় উন্নয়ন আৰু পুনৰ্বাসন প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ এতিয়াও ৰূপায়ণ হ'বলৈ বাকী আছে বুলি তেওঁ মন্তব্য কৰে। প্ৰতিশ্ৰুতিসমূহ সময়মতে ৰূপায়ণ হ'লেহে চৰকাৰৰ আশ্বাস পূৰণ হ'ব বুলি তেওঁ মন্তব্য কৰে। শ্ৰীবড়োৱে চুক্তিখনৰ ব্যৱস্থাসমূহ ৰূপায়ণৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে অৱগত কৰিবলৈ চৰকাৰৰ প্ৰতি অনুৰোধ জনায়। তেওঁ লগতে চুক্তিখনৰ ৰূপায়ণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈও আহ্বান জনায়। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ পাছৰে পৰা BTC অঞ্চলত অভূতপূৰ্ব উন্নয়ন হৈছে আৰু দশক দশক ধৰি অশান্ত জৰ্জৰ অঞ্চলটোলৈ শান্তি ঘূৰাই অনা, সুস্থিৰতা বৰ্তাই ৰখা আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা স্থাপনত চুক্তিখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলিও সাংসদগৰাকীয়ে দাবী কৰে। এইবাৰ বাৰিষাৰ বতৰত ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু বানৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 40.36 কিলোমিটাৰ পথ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত অসমৰ 8.32 কিলোমিটাৰ পথ আছে। কংগ্ৰেছ সাংসদ কপিল চিবালে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি ৰাজ্যসভাত এই কথা সদৰি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এইবাৰ বাৰিষাত অৰুণাচল প্ৰদেশত 8.96 কিলোমিটাৰ, ত্ৰিপুৰাত 1.39 কিলোমিটাৰ, মণিপুৰত 1.55 কিলোমিটাৰ, ছিকিমত 8.49 কিলোমিটাৰ আৰু নাগালেণ্ডত 1.39 কিলোমিটাৰ পথ ক্ষতিগ্ৰস্ত হৈছে। মিজোৰাম চৰকাৰে ৰাজ্যখনৰ লোকসেৱা আয়োগত সংস্কাৰ সাধনৰ বাবে সমিতি গঠন কৰিবলৈ সিদ্ধান্ত লোৱাৰ পাছতে ৰাজ্যখনৰ প্ৰভাৱশালী ছাত্ৰ সংগঠন মিজো জিৰিলে পলে আয়োগৰ সংস্কাৰ বিচাৰি চলাই থকা আন্দোলন প্ৰত্যাহাৰ কৰিছে। সংগঠনটোৱে যোৱা 6 আগষ্টত শান্তিপূৰ্ণভাৱে এই আন্দোলন আৰম্ভ কৰে আৰু সোমবাৰৰ পৰা মিজোৰাম লোকসেৱা আয়োগৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি বিষয়া কৰ্মচাৰীসকলক কাৰ্যালয়টোত প্ৰৱেশত বাধা দিয়ে। সংগঠনটোৱে আয়োগৰ গাঁথনিগত আৰু নিযুক্তি ব্যৱস্থাৰ সংস্কাৰ বিচৰাৰ লগতে ইয়াক শক্তিশালী কৰাৰ বাবে অতিৰিক্ত লোক নিয়োগ কৰাৰ পোষকতা কৰে। সংগঠনটোৰ দাবীসমূহৰ ভিতৰত এখন সংস্কাৰ সমিতি গঠন আৰু এবাৰতে পঞ্জীয়ন অৰ্থাৎ OTR ব্যৱস্থা প্ৰত্যাহাৰ কৰা অন্যতম আছিল। মিজোৰাম চৰকাৰে কালি জাৰি কৰা এটা নিৰ্দেশযোগে আয়োগৰ সংস্কাৰ সাধনৰ বাবে কৰ্মচাৰী আৰু প্ৰশাসনীয় সংস্কাৰ বিভাগৰ সচিবৰ অধ্যক্ষতাত এখন 7জনীয়া সমিতি গঠন কৰি দিছে। এই সমিতিয়ে নিয়োগ ব্যৱস্থা আৰু ৰাজ্য চৰকাৰৰ ৰাজহুৱা নিযুক্তি প্ৰক্ৰিয়াও পৰ্যালোচনা কৰিব। নিৰ্দেশ অনুসৰি সমিতিখনে আবেদন গ্ৰহণ, পঞ্জীয়ন, নথিপত্ৰৰ সত্যাসত্যৰ নিৰূপণ, বাছনি প্ৰক্ৰিয়া আৰু ফলাফল ঘোষণালৈকে প্ৰতিটো পৰ্যায়তে নিযুক্তি প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিব। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত হ'বলগীয়া গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড FC কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। বড়োলেণ্ড FCয়ে আজিৰ খেলখনত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FCক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব পাৰিলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব পাৰিব। অৱশ্যে প্ৰথম দুখন খেলত পৰাভূত হৈ নক আউটৰ সমীকৰণৰ পৰা বাহিৰোৱা কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FCৰ বাবে আজিৰ খেলখন গুৰুত্বহীন। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ

0: স্বাস্থ্যবিধ ৰখা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমীৰ বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী থকাক লৈ সাংসদ প্ৰমোদ বড়োৱে উদ্বেগ প্ৰকাশ কৰিছে। এইবাৰ বাৰিষাৰ বতৰত ধাৰাষাৰ বৰষুণ, ভূমিস্খলন আৰু বানৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 40.36 কিলোমিটাৰ পথ ক্ষতিগ্ৰস্ত হৈছে। আৰু 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়ামৰ ভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক পাৰ্বিন আহমেদৰ কণ্ঠত 2টি ভজন।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। পৰিৱেশ্য কলা, বিশেষকৈ সংগীত, নৃত্য, থিয়েটাৰ, লোককলা, জনজাতীয় কলা, পুতলা শিল্প, পৰম্পৰাগত থিয়েটাৰ আৰু অন্যান্য শিল্পক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই বঁটা দিয়া হয়। এই বঁটাৰ বাবে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা পাৰদৰ্শী লোকসকলক বাছনি কৰি উলিওৱা হয়। বঁটা প্ৰাপকসকলৰ ভিতৰত অসমৰ 5 গৰাকী বিশিষ্ট শিল্পীও আছে। এইবেলি দেশৰ মুঠ 7 গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলে আজি সমাগত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা আৰু বিধায়ক চক্ৰধৰ গগৈও অংশ লয়। মন্ত্ৰী বিমল বৰাই স্বাধীনতাৰ 80 বছৰীয়া গৌৰৱময় ক্ষণত ত্ৰিৰংগা পতাকাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ লগতে দেশমাতৃৰ প্ৰতি আমাৰ কৰ্তব্য আৰু দায়িত্ববোধ অধিক দৃঢ় কৰাৰ সংকল্পৰে সকলোকে নিজ নিজ ঘৰত জাতীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায়। ইফালে আজি যোৰহাট জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উদ্যোগত জিলাখনৰ চহৰ তথা গ্ৰামাঞ্চলত হাড় ঘাট ত্ৰিৰংগা 2026 অভিযানৰ অংশস্বৰূপে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় চেতনা, গৌৰৱ আৰু দেশপ্ৰেমৰ ভাৱধাৰা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে জিলাখনৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিশ্বনাথ বিধানসভা সমষ্টিৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত বিধায়ক পল্লৱ লোচন দাসে আজি 3খনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰাৰ লগতে 2খন নতুন দলং উদ্বোধন কৰে। সমষ্টিটোৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী কাৰ্বি ব্লক ইক' কেম্পৰ পৰা জয়পুৰ সংযোগী পথৰ দলং, নাহৰণী মাৰুৱাবস্তী সংযোগী দলং আৰু নাহৰণী থেৰাইবাৰী সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লগতে শ্যামবস্তী মাজুলী সংযোগী দলং আৰু ধূলি বিজয়পুৰ দিৰিং সংযোগী দলং দুখনৰ উদ্বোধন কৰা হয়। উল্লেখযোগ্য যে সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি যাতায়াতৰ সমস্যাৰ সন্মুখীন হৈ আহিছিল আৰু এতিয়াৰে পৰা এই দলংকেইখনে যোগাযোগৰ ক্ষেত্ৰত অঞ্চলটোলৈ পৰিৱৰ্তন আনিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে আজি শেহতীয়া বানত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনি গাঁও পৰিদৰ্শন কৰে। শ্ৰীদাসে চুমনি গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বুজ লয়। অধ্যক্ষগৰাকীৰ সৈতে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰাৰ বিধায়ক খুৰুজ দিহিঙীয়াও উপস্থিত থাকে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰ দুৱাৰকে ধৰি অন্যান্য দিশসমূহ পৰ্যবেক্ষণ কৰে। শ্ৰীদাসে বান প্ৰভাৱিত লোকসকলক চৰকাৰ তথা প্ৰশাসনে প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনাই বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত ৰূপৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ডঃ শৰ্মাই লাভলীনাৰ সাফল্যৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 30 লাখ টকাৰ চেক প্ৰদান কৰে। খেলুৱৈগৰাকীয়ে কমনৱেলথ গেমছৰ স্মাৰক হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক 2টা জাৰ্চি উপহাৰস্বৰূপে প্ৰদান কৰে। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত BCT ৰোডৰ প্ৰায় 36 কিলোমিটাৰ অংশত পুনৰ যান বাহনৰ চলাচল আৰম্ভ হৈছে। পথছোৱাত নিৰাপদ যাতায়াতৰ পৰিৱেশ পুনৰ ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পূৰ্বৰ নিষেধাজ্ঞা তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে যোৱা 12 আগষ্টত প্ৰাধিকৰণে এই পথ

0: যান বাহনৰ চলাচল সাময়িকভাৱে বন্ধ কৰি দিছিল। অৱশ্যে পথছোৱা বৰ্তমান পুনৰ মুকলি কৰা হৈছে যদিও বৰ্তমানলৈকে এই পথছোৱাৰে গাড়ী মটৰ চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যশস্বী সাহিত্যিক কেইবাখনো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। এই উপলক্ষে আৰোহণত বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। চলচ্চিত্ৰৰ উপৰি অনাতাঁৰ আৰু ভ্ৰাম্যমান নাট ৰচনা কৰি যশস্যা অৰ্জন কৰা সাহিত্যিকগৰাকী পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনো আহক কৰবী বৈশ্যৰ কণ্ঠত দুটি আধুনিক গীত।

কৰবী বৈশ্যৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আজি শাওন মাহৰ 27 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 13 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ বৃহস্পতিবৰীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত, কিলোহাৰ্টজ 1125। আজিৰ অধিৱেশনত নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো, প্ৰতীক্ষা খনিকৰ আৰু নৱজ্যোতি ৰাভা। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, প্ৰসাৰণ সহযোগী অজিত চক্ৰৱৰ্তীৰ সৈতে, ষ্টুডিঅ'ত শ্ৰোতাসকলৰ সৈতে মাইক্ৰফোনৰ সন্মুখত মই অৰ্ণৱ কুমাৰ নাথ।

0: মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজি অৰ্ধ আকাশ অনুষ্ঠানৰ শিতানত শুনাবলৈ লৈছোঁ জামুগুৰিহাটৰ সাংস্কৃতিক মহিলা গোটৰ কিছু বাৰেৰহণীয়া অনুষ্ঠান।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত

অনুষ্ঠান অর্ধ আকাশ। সকলো আইডিয়কে স্বাগতম জনাই আজিৰ অর্ধ আকাশ অনুষ্ঠানটি এয়া আগবঢ়াইছো। আইডিয়সকল নিশ্চয় সকলো কুশলে আছে। আজিৰ অর্ধ আকাশ অনুষ্ঠানটিত আপোনালোকৰ বাবে লৈ আহিছো এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিছে জামুগুৰিৰ সাংস্কৃতিক মহিলা গোটৰ মহিলাসকলে। প্ৰথমে এয়া শুনক মাধৱদেৱ বিৰচিত এটি বৰগীত।

0: বৰগীতটি শুনিলে। পৰিৱেশন কৰা সদস্যাসকল আছিল বিনী গগৈ বৰা, মাইনু গায়ন, মণিকংকনা বৰা, মীনাক্ষী দাস, ফুলমণি দেউৰী, মিঠু ভূঞা, বৰ্ণালী ৰাজবংশী, ৰেশমা মেচ আৰু কল্পনা দেৱীয়ে। আইদেউসকল, এইবাৰ শুনকচোন বৰ্ণালী ৰাজবংশীৰ স্বৰচিত এটি কবিতা।
1: কবিতাটিৰ নাম বাৰ্ধক্য। এতিয়া মই যেন এজোপা শীৰ্ণ মহাত্ৰুম, ফাগুনৰ তলসৰা পাতৰ দৰে মই ৰুক্ষ অনাদৃত। যেতিয়া আছিলোঁ মই সেউজ শোভা, দুহাতেৰে সাৱতী সকলোকে দিছিলোঁ হৃদয়ৰ বা শিতানত শান্তিৰ ছাঁ। সন্তানটো বাদেই নাতিপুতিলৈকে মই পাৰি থওঁ ভৱিষ্যতৰ চেনেহ তুলিছা। তেতিয়া মই অনুপম উদাৰ আকাশ ভৰুণ পথাৰ, এতিয়া বৰ দুৰ্দিন। বেলিমাৰ যাবৰ পৰত ফাগুনৰ ধূলিয়ৰী বতাহবোৰে বাৰে বাৰে আহি মোৰ শুকান দেহাটোলৈ চাই হাঁহে, আৰু মই বুকুৰ মাজত দুহাত জোৰ কৰি কপা কপা উঠেৰে প্ৰাৰ্থনাৰ সুৰত ঈশ্বৰক কওঁ, হে ঈশ্বৰ, মোক জীৱন নেলাগে, বৃদ্ধত্ব নালাগে, লৈ যোৱা তোমাৰ কাষলৈ, মোক লৈ যোৱা তোমাৰ কাষলৈ।
0: আইদেউসকল, কবিতাটি শুনি নিশ্চয় ভাল লাগিল। এইবাৰ আহকচোন শুনো ভূপেন হাজৰিকাৰ এটি গীত। পৰিৱেশন কৰিছে মণিকংকনা বৰাই।

0: মোক কিবা লাগে বুলি ভবাই নহ'লোঁ। মোৰ লগত কি দিলে, কি আহিল, কি পালোঁ, একোৰে হিচাপ নকৰিলোৱেচোন। বিয়াৰ দিনা বগা স্ন' পাউডাৰ আৰু সেন্দুৰৰে কপালত ফুটফুট আঁকি দিয়া ওচৰৰে নতুনকৈ অহা বৌজনীক কেৱল কৈছিলোঁ, আপুনি মোক কইনা সজাই দিব লাগিব দেই। কিমান সহজে হৈ গ'ল! গাঁৱৰ ডেকাসকলে খৰি ফলাৰ পৰা খুটা পুতি, ৰভা দি, কোমল চাউল দৈ আৰু লুচি ভাজিৰে সুকলমে সহৃদয়তাৰে বিয়াখন কেনেকৈ যে উঠালে। আৰু কি জান, থুলেশ্বৰ বৰদেউতা গজেন খুৰাহঁতে ঠাক ঠাককৈ বনোৱা দৌৰলা পটুৱাবোৰতহে আপ্যায়ন কৰিছিল। দাদাৰ লগৰবোৰৰ যে কি ফূৰ্তি! আগফালে কলপুলি পোতাৰ পৰা পিছফালে বেইখন বনোৱালৈকে গোটেই ৰাতি সিহঁতে হাঁহি ফূৰ্তিৰ মাজেৰেই পাৰ কৰিছিল। গাঁও আৰু পৰিয়ালৰ সকলো উবুৰি খাই পৰি কেনেকৈ যে বিয়াখন কোনো আসোৱাহ নথকাকৈ পাৰ কৰিছিল ভাবি আচৰিত লাগে, বুজিছ? কথাবোৰ মোৰ ছোৱালী ৰূপাৰ আগত বৰ উৎসাহেৰে কৈ থাকোঁতে বেকাকৈ মৰা তাইৰ শব্দহীন হাঁহি আৰু চকুৰ চাৱনিয়ে বুকুখন ভেদি গ'ল। তাই অলপো সময় অপচয় নকৰি তৎক্ষণাত উত্তৰ দিলে, মা, তোমালোক আউটডেটেড মানুহ, আজিকালি আগৰ দৰে ফাংফুং ৰভা নহয়, ডেকৰেডে টেণ্ট লাগিব, বুজিছা? বিয়ালৈ আহি প্ৰথমে মানুহে টেণ্টটো কিমান দামী সেইটোহে চায়। বেণ্ড পাৰ্টি মতাতকৈ শিল্পীক, মানে গায়ক মাতিলে ষ্টেণ্ডাৰ্ডটো থাকে। বুফে ছিষ্টেম নকৰিলেও খোৱাৰটো এটা ষ্টেণ্ডাৰ্ড বুলি কথা আছে মা। আজিকালি মানুহে দৈ চৈ লুচি টুচি এইবোৰ নাখায়, এতিয়া মটন পৰ্ক বিৰিয়ানীৰ যুগ। মডাৰ্ণ যুগৰ মানুহে তোমাৰ সেই কলগছ সোপাৰে বনোৱা দুৰুলানে পটুৱাবোৰতো নাখায়। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ ৰুচি অভিৰুচিও সলনি হ'ল। তুমি কপালত লোৱা ফুটফুটবোৰৰে এতিয়া কইনা ওলালে মানুহে ভুচুং পহু বুলি ক'ব। মই বিউটিচিয়ানক আগতেই কৈ থৈছোঁ, 25,000 টকাহে মাত্ৰ। আৰু তুমি বিয়াত কি আনিলা কি নাপালা সেইবোৰ তোমাৰ লগত ৰাখা, মোৰ প্ৰয়োজনীয় বস্তুখিনিতো মোক দিবই লাগিব, নহ'লে নতুন ঘৰখনত মই কেনেকৈ মুখ খুলিয়াম। আৰু শুনা মা, জেঠাই দিয়া সেই বোৱা কাপোৰসোপা আঁতৰাই থবা, অদৰকাৰী বস্তু কিছুমান দিয়াতকৈ যদি পইচাকে দিলে হয়। কথাখিনি কৈ কৈ বেপৰোৱাভাৱে তাই ৰুমটোৰ পৰা ওলাই গ'ল। উচ্ছৃংখল মনৰ এই দ্বিধাহীন উত্তৰত মই বোবা হৈ পৰিলোঁ। মোৰ ভুল ক'ত হ'ল? শিল্পৰা কপৌৰ দৰে থৰ লাগি মই মাথো চাই থাকিলোঁ ৰূপা যোৱাৰ ফালে।
1: আইদেউসকল, গল্পটো শুনি নিশ্চয় সকলোৰে ভাল লাগিল, কিয়নো এটি সময় উপযোগী গল্প। বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত পৰিৱেশন কৰিছে মিঠু ভূঞাই।

0: আইদেউসকল, আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিৰ পৰা বিদায় ল'বৰ সময়ো হ'ল। সকলো আইদেউৰে সুস্বাস্থ্য কামনা কৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ। শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত জামুগুৰিৰ সাংস্কৃতিক মহিলা গোটৰ মহিলাসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ পৰিচালনা আৰু হাৰমনিয়ামত সংগত কৰিলে কৰবী শইকীয়াই, খোল আৰু তবলাত বিদ্যামান ভূঞাই। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু আঁত ধৰিলে চিত্ৰামণি বড়োৱে, প্ৰযোজনা গৌতম নাথৰ।
1: শ্ৰোতাসকলে, ইমান পৰে মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধকাশ শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে অৰ্থাৎ 6 বজাত দিল্লী কেন্দ্ৰযোগে হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। যোৱাটো খণ্ডত আমি আপোনালোকলৈ এটি আলোচনা আগবঢ়াইছিলোঁ, বান অধ্যুষিত অঞ্চলৰ বাবে আপৎকালীন ধানৰ কৃষিকাৰ্য। এই আলোচনাটিৰ আজিৰ দ্বিতীয় তথা অন্তিম ভাগ শুনোৱা হওক। আলোচনাটিত ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাৰ সৈতে কথা পাতিছে ভাস্কৰজ্যোতি আচাৰ্যই।
1: বানপানীৰ প্ৰসংগতে আমি সংৰক্ষণৰ

0: ব্যৱস্থাপনাৰ বিষয়ে পাতিব খুজিছোঁ। কাৰণ এনেকুৱা অঞ্চলতো সংৰক্ষণো এটা প্ৰত্যাহ্বান হৈ পৰে। এটা ভঁৰালত কেনেকৈ ৰাখে সেই বিষয়ে ক'ব নেকি? এটা এটা বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে কেনেকৈ আগবাঢ়িব পাৰি?
1: হয়, ধান আমি সাধাৰণতে ভঁৰালত সংৰক্ষণ কৰাই দেখা যায়। যিসকল যিসমূহ ঠাইত ধান মানে বানপানী হয় বা বানপানী অধ্যুষিত অঞ্চলত তেওঁলোকে ওখকৈ ভঁৰালটো ৰাখে। কিন্তু এতিয়া দেখা গৈছে যিবোৰ অঞ্চলত বানপানী নহৈছিলে তেওঁলোকে যথেষ্ট ক্ষতিসাধনৰ সন্মুখীন হৈছে। গতিকে আমি এই ক্ষেত্ৰত এতিয়াৰ পৰা সাৱধান হৈ আগতীয়াকৈ আমি এইবোৰ ব্যৱস্থা ল'ব পাৰোঁ। যেনে ধৰক সংৰক্ষণস্থলীসমূহ ভঁৰাল হওক বা বেগসমূহ হওক বা বেলেগ কিছুমান ষ্টৰেজ ষ্ট্ৰাকচাৰ হওক, দুলি হ'ব পাৰে, সেইবোৰ সদায় ওখ স্থানত ৰাখিব লাগে যাতে বানপানী কেনেবাকৈ হ'লেও পানীয়ে কোনো নষ্ট কৰিব নোৱাৰে। তাৰোপৰি ভিতৰৰ ফালে যদি আমি অলপমান পানী সোমাব নোৱাৰা এটা শ্বীট লগাই দিব পাৰোঁ তেতিয়াহ'লে আৰু ভাল। আৰু তাৰ ভিতৰত আমি ধানখিনি যেতিয়া সোমোৱাওঁ সদায় শুকুৱাই পেলাই তাৰ আৰ্দ্ৰতাটো প্ৰায় 10% তললৈ কমাই পেলাই আমি ৰাখিব পাৰিলে তাত ভেঁকুৰ বা বেক্টেৰিয়া নাইবা পোক পতংগৰ আক্ৰমণ খুব কম হোৱা দেখা যায়। তাৰোপৰি যদি বানপানী হৈ উঠিলে তেতিয়াহ'লে আমি সেই ধানবোৰ প্ৰথমতে চাব লাগিব, পৰীক্ষা কৰি চাব লাগিব তাত পানী কেনেবাকৈ লাগিছে নেকি। যদি লেতেৰা পানীৰ সংস্পৰ্শত আহিছে তেতিয়াহ'লে আমি সেই যিখিনি সংস্পৰ্শলৈ আহিছে সেই ধানখিনি আমি একাষৰীয়া কৰিব লাগিব, কিয়নো সেইখিনি আচলতে ব্যৱহাৰৰ যোগ্য নহয়। আমি খাবও নালাগে আৰু সেইবোৰ আমি বেলেগ কামতো বীজ হিচাপেও ব্যৱহাৰ কৰিব নালাগে। আৰু যিখিনি ভাল হৈ আছে সেইখিনি পুনৰ আমি যাতে শুকান ঠাইত ভালদৰে ৰদাই ল'ব পাৰোঁ সেইখিনি ব্যৱস্থা কৰিব লাগে। আৰু পুনৰবাৰ যেতিয়া আমি ভঁৰাল আদিত ভৰাম তেতিয়া আমি সেইবোৰ ষ্ট্ৰাকচাৰবোৰ আমি ভালদৰে চাফা কৰি কোনো পোক পৰুৱা যাতে তাতে বাহ লৈ থকা নাই সেইবোৰ আমি ভালকৈ চাফা কৰি তেনেকৈ আকৌ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব পাৰোঁ।
0: এতিয়া ধৰক আমি ধানৰ কথা পাতিছোঁ, এতিয়া বানপানীত এনেকুৱাও হ'ব পাৰে যে কৃষকজনৰ হয়তো ধানৰ খেতিৰ কাৰণে তেওঁৰ মাটিডৰা সাজু হৈ থকা নাই বা পানী ওলাই যোৱাৰ পাছতো সাজু হৈ থকা নাই বুলি তেওঁ প্ৰত্যক্ষ কৰিছে, বা বহুত বালি আহিও সোমাই যাব পাৰে, পলস পৰিব পাৰে, বা তেওঁ মানসিকভাৱেও হয়তো ভাঙি পৰিব পাৰে কৃষকজন। গতিকে ধানৰ বিকল্প হিচাপে আমি তেওঁ কেনেধৰণৰ খেতিবিলাকলৈ আঙুলিয়াই দিব পাৰোঁ?
2: হয়, তেনেস্থলত ইয়াতে আৰু এটা কথা ৰৈ গৈছে, আমি আগতীয়াকৈ প্ৰস্তুত যেতিয়া কৰিম তাৰ মতে আমি প্ৰধানমন্ত্ৰী ফচল যোজনাৰ অধীনত আমি বীমা কৰি আমি যদি থওঁ ফচল, তেতিয়া আমাৰ যিবোৰ আমাৰ প্ৰাকৃতিক দুৰ্যোগ বানপানী খৰাং বা অতিবৃষ্টি আদিৰ পৰা যিখিনি আমাৰ ক্ষতিসাধন হয় তাৰ আমি ক্ষতিপূৰণ পাব পাৰোঁ। একদম আমাৰ ন্যূনতম মূল্যত আমি এই বীমা কৰাব পাৰোঁ আৰু তাৰ কাৰণে আমাৰ কৃষি বিভাগ জিলা কৃষি বিভাগে আমাৰ কৃষকসকলক সহায় কৰি আহিছে। বেছি নথিপত্ৰৰো দৰকাৰ নহয়, আগতীয়াকৈ যদি আমি কৰি থৈ দিওঁ তেতিয়া সেই বানপানী ক্ষতিপূৰণ পাব পাৰে তেওঁ। তেতিয়া মানসিকভাৱেও যিখিনি তেওঁ ভাঙি পৰে সেইখিনি তেওঁ অলপ সকাহ পাব। লগতে আমি যদি যিখিনি আংশিকভাৱে নষ্ট হৈছে, বাইদেউ ইতিমধ্যে ক'লে আমি ইউৰিয়া সাৰ নাইট্ৰজেন সাৰ হিচাপে আৰু লগতে 6 কেজি আমি প্ৰতি বিঘাত আৰু পটাচ সাৰ আমি 4 কেজি প্ৰতি বিঘাত আমি ছটিয়াব পাৰোঁ। তাৰোপৰি যিখিনি আমাৰ সম্পূৰ্ণৰূপে নষ্ট হৈছে কম দিনত উৎপাদন হোৱা আমি কিছুমান শস্য যেনে মাটিমাহ মগুমাটিল এইখিনি আমি ওখ মাটিত আমি কৰিব পৰা ব্যৱস্থা কৰিব লাগে।
0: সেইবোৰ ব্যৱস্থা আছে। আৰু এটা কথা সুধিছিলোঁ যে ধান খেতিৰ বিকল্প হিচাপেও কিছুমান খেতিলৈ তেওঁলোকক আঙুলিয়াই দিব পাৰি নেকি?
2: হয়, খাৰিফ ছিজনত ধান খেতিৰ মানে বিকল্প হিচাপে আমি এইখিনি কৰিব পাৰোঁ, মানে তিল খেতি মগুমাহ মাটিমাহ আদি আমাৰ কম দিনতে হয়। ধান খেতি যদি আমি আকৌ পুনৰবাৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ আকৌ কৃষিকালটো বাঢ়ি যাব আৰু দীঘলীয়া হৈ যাব আৰু ৰবি শস্য আমাৰ কৰিবলৈ হ'ব। সেইকাৰণে আমি এইখিনি কৰিব পাৰোঁ। আৰু যদি অতি পলমকৈ যাৰ য'ত বানপানী হয় তাতে আমি কিছুমান থলুৱা জাত লগাব পাৰোঁ, কাৰণ তাতে যদি আমি অধিক উৎপাদনক্ষম আমি জাত লগাওঁ, উন্নতমানৰ জাত লগাওঁ, তাৰ সেই আমি যিটো আমি উৎপাদন পাব লাগে সেই উৎপাদনটো নাপাওঁ। সেইকাৰণে আমি থলুৱা জাত আমি ছাজেষ্ট কৰোঁ আৰু তাৰ কাৰণে বা ধান খেতি নকৰিলেও আমি বেলেগ ধৰণৰ শাক পাচলি আদিও আমি কৰিব পাৰোঁ যিবিলাক একদম কম দিনতে আমি উৎপাদন পোৱা যায়, যাতে কৃষকে একেবাৰে একো
0: নকৰাকৈ যাতে বহি নাথাকে।
1: বালি চহীয়া যদি হৈ যায় তেতিয়াহ'লে ৰঙালাও তৰমুজ এইবিলাকৰ আমি ব্যৱস্থা কৰিব পাৰোঁ। তাৰ আৰু এমাহ দুমাহ ৰৈ পেলাই আমি সেইখিনি কৰিব পৰা হৈ যায়, সময় আহি যায়, তেনেকৈও কৰিব পাৰোঁ।
0: এতিয়া ধৰি লওক বানপানী

0: আহিলে আন কিছুমান সমস্যা হয়তো দেখা দিব পাৰে, কাৰণ বেলেগ বেলেগ ঠাইৰ উৎসৰ পৰা পানী আহি খেতিডৰালৈ আহিব পাৰে। তেনে ক্ষেত্ৰত তাতো বেলেগ বেলেগ বিভিন্ন ধৰণৰ বেমাৰ বা বীজ, বেলেগ বেলেগ ঘাঁহ বনো আহি যাব পাৰে। গতিকে বন বাতৰ সমস্যাও নিশ্চয় এটা প্ৰধান সমস্যা হিচাপে দেখা দিব পাৰে সেই সময়ত। তেনে ক্ষেত্ৰত কি সমাধানৰ ব্যৱস্থা কৰিব?
1: হয়, বনবাত যেতিয়া মানে আমাৰ পলমকে কৰা হয়, আমি যেতিয়া পোনপটীয়াকৈ যদি কৰিব লগা হয়, আমি ডাইৰেক্টলি যিটো ডাইৰেক্ট চিডেড ৱেট বেড চিডেড এইটো কৰোঁ, তেতিয়া আমাৰ কি হয়, আৰু যিটো যি যি খেতি আমি ড্ৰাম চিডাৰেৰে কৰোঁ, মানে আমি ডাইৰেক্টলি যিটো লগাওঁ, তাতে আমাৰ বনবাতৰ নিয়ন্ত্ৰণ কৰা অতি আৱশ্যক। আৰু এনে ক্ষেত্ৰত আমি প্ৰথমবাৰ আমি 3 সপ্তাহ লগোৱাৰ 3 সপ্তাহৰ পাছত আৰু এবাৰ 2 সপ্তাহৰ পাছত 6 সপ্তাহৰ পাছত দ্বিতীয়টো আমি নিয়নি কৰা দৰকাৰ। আমি জাপানীজ পেডিউডাৰ নহয়বা কোৰেৰে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু কিছুমান অপতৃণ নাশকো আছে, আৰু যদি তাৰে প্ৰি ইমাৰ্জেঞ্চ আৰু পষ্ট ইমাৰ্জেঞ্চ আছে। প্ৰি ইমাৰ্জেঞ্চটো আমি ধৰক বনবাদ নোহোৱা আগতে আমি সাৱধানতা হিচাপে আমি ব্যৱহাৰ কৰোঁ, আৰু পষ্ট ইমাৰ্জেঞ্চ যিটো বনবাদ হোৱাৰ পিছত আমি ব্যৱহাৰ কৰোঁ। প্ৰি ইমাৰ্জেঞ্চ হিচাপে আমি পেটিলাক্লৰ বুলি এটা অপতৃণ নাশক আছে, আমি সেইটো ব্যৱহাৰ কৰিব পাৰোঁ। সেইটো ব্যৱহাৰ কৰিলে আমাৰ 200 ml প্ৰতি বিঘাত আমি লগোৱাৰ 3-5 দিনৰ ভিতৰত আমি মাটিৰ লগত মিহলাই দিব লাগে। আৰু যদি পষ্ট ইমাৰ্জেঞ্চ হিচাপে আমি ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ 20 পাইৰেবিক সোডিয়াম বুলি এটা অপতৃণ নাশক আছে, এইটো আমি 25-30 ml প্ৰতি বিঘাত আমি ধান সিঁচাৰ 25-30 দিনৰ পাছত আমি স্প্ৰে কৰিব লাগে। আমি সদায় বনবাদ অপতৃণ নাশকবিলাক আমি অপতৃণৰ আমি প্ৰকাৰ আৰু ব্যাপকতাক লক্ষ্য কৰিহে আমি বাছনি কৰিব লাগে।
2: বানপানীৰ পাছত পুনৰ কেতিয়াবা আমি খৰাং হোৱা দেখা পাওঁ, তেতিয়াহ'লে আমি সময় সময় দেখি আহিছোঁ এটা বৰ মাৰাত্মক পোকৰ প্ৰাদুৰ্ভাৱ হয় সেই ক্ষেত্ৰত। সেয়া হ'ল আৰ্মি পোক বুলিও কয়, জাকৰুৱা পোক বুলিও কয়, সুৰ পোক বুলিও নামকৰণ কৰা হয়। সেই পোকটো আমি প্ৰায় দেখিছোঁ, বাতৰিটো আমি প্ৰায় দেখা পাইছোঁ, কিছু 2 এবছৰত অলপ বেছিকৈ হোৱা দেখা গৈছিলে। সেইটো কিহৰ কাৰণে হয়, বানপানী হোৱাৰ পাছত যদি খৰাং হয়, তেতিয়া মানে কি হয়, পোকবোৰ ওলাই আহে আৰু সেই খৰাঙে তাহাঁতৰ বংশ বৃদ্ধিত সহায় কৰে, ফলত যথেষ্ট পৰিমাণে তাহাঁতি জাকত ওলাই আহে আৰু খেতিডৰা গৰু ছাগলীয়ে খোৱাৰ দৰে ৰাতিৰ ভিতৰতে খাই শেষ কৰে। সেইটো আমি বাধা দিবৰ কাৰণে কি কৰিব লাগিব, সেইটোৰ চগাটো যিটো কণী পাৰে সেই চগাজনী ৰাতি ওলায়, অৰ্থাৎ নিশাচৰ হয়। গতিকে সেই পোকটো আমি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ৰাতি আমি পোহৰ ফান পাতিব পাৰোঁ, লাইট এটা জ্বলাই পেলাই, নাইবা আমি একুৰা জুই জ্বলাই তাতে আমি তাক আকৰ্ষিত কৰি তেনেকৈ আমি মাৰি পেলাব পাৰোঁ। আৰু তাৰোপৰি আমি কিছুমান ব্যৱস্থা কৰিব পাৰোঁ, যেনে ধৰক যদি সেই পোকটো মানে সেই পলুবোৰ আমি গছ খেতিৰ ওপৰত দেখিছোঁ ধানৰ গছডালৰ ওপৰত উঠি খাই আছে, তেতিয়াহ'লে আমি মৰাপাতৰ ৰছী এডাল লৈ দুজনে দুফালে ধৰি আমি কেৰাচিন তেলত ডুবাই আমি ধাননিৰ ওপৰেদি যদি বুলাই নিওঁ, তেতিয়াহ'লে সেই পোকবোৰ পানীত পৰি মৰি যাব। আৰু তাৰোপৰি আমি কীটনাশকো প্ৰয়োগ কৰিব পাৰোঁ অধিক হ'লে। সেইটো আমি কেনেকৈ কৰিব লাগিব, গোটেই গাঁৱৰ মানুহবোৰ ওলাই আহিব লাগিব, অলপ সৰহসংখ্যক মানুহ আহি চাৰিওপিনৰ পৰা প্ৰথমতে বান্ধত বা আলিত আমি দৰৱ প্ৰয়োগ কৰি ল'ব লাগিব, কাৰণ এই জাকৰুৱা পোক বুলি নামেই আছে, এই জাকত এঠাইৰ পৰা এঠাইলৈ খুব খুব বেগত গুচি যাব পাৰে। গতিকে আমি আগতে তাক কোনোফালে যাতে ওলাই যাব নোৱাৰে, তাৰ কাৰণে আলিসমূহত আগতে দৰৱ প্ৰয়োগ কৰি ল'ব লাগিব, তাৰপিছত সকলো পিনৰ পৰা চাৰিও দিশৰ পৰা স্প্ৰে কৰি মাজৰ দিশলৈ মানে আগবাঢ়ি যাব লাগিব। তেনেকৈ আমি তাক স্প্ৰে কৰি পেলাই মাৰিব পাৰোঁ, এনেকৈ আমি কৰি আমি সুফল পাব পাৰোঁ।
0: গতিকে সেই এই কথাবিলাকলৈ মন দিবই লাগিব।
2: হয়,
0: আৰু এতিয়া কিছুমান ঠাইত দেখা যায় যে বান খুব আগতীয়া হয়, আগতেই বান আহি যায়, ঠিক জেঠ মাহ পাৰ হোৱাৰ পাছতেই বানপানী আহি যায় আহাৰ সোমোৱাৰ সময়ত। গতিকে তেনে ক্ষেত্ৰতো কিছুমান সমস্যা দেখা দিব পাৰে নেকি আগতীয়া বানত?
1: হয়, আগতীয়াকৈ যদি বানপানী আহে যোনখিনি আমাৰ ধান খেতি ৰোৱা সময়ত, তেতিয়া আমি কিছুমান বেলেগ জাত কৰিব পাৰোঁ তেনেকুৱা ক্ষেত্ৰত, আৰু অতি আমি মধ্যমীয়া জাত কৰিব পাৰোঁ, মধ্যমীয়া কৃষিকালৰ, যেনেকৈ ধৰক আমাৰ 130-140 দিনীয়া, তাৰ ভিতৰত আমাৰ আছে মনোহৰশালী, প্ৰসাদভোগ, গোবিন্দভোগ, নুমলী, শ্ৰাৱণী, ধলি, কুশল,

0: পংকজ বিৰাজ আদি আমি সেনেকুৱা অঞ্চলত কৰিব পাৰোঁ।
1: গতিকে এইবিলাক জাতৰ বাছনি কৰিব লাগিব। সাধাৰণতে যিবোৰ ঠাইত আগতীয়াকৈ বান আহে অহাৰ সম্ভাৱনা থাকে, গতিকে তেনে আৰু আজিকালি যিহেতু দেখা গৈছে যে আগতীয়াকৈ বান আহিব নে নাহে সেই ধৰণৰ একোটা ধাৰণা কৰিবলৈ জটিল হৈছে আগতকৈ। গতিকে এনেধৰণৰ সমস্যা থাকিলে নিশ্চয় কৃষকসকলে আমাৰ যিবিলাক কৃষি বিভাগৰ ফালৰ পৰা মনোনীত যিবোৰ এপ আছে বা কৃষি পৰামৰ্শাৱলীৰ ব্যৱস্থা আছে সেইবিলাক নিশ্চয় কৃষকসকলে চাব পাৰে।
2: হয়, কিষাণ সাৰথি এপ এটা আছে, তাৰপিছত এনেকুৱা ধৰণৰ ঢেৰ আছে যিবোৰ আমি ব্যৱহাৰ কৰি, মেঘটুত বুলি এটা এপ আছে, সেই মেঘটুতত আচলতে বতৰৰ আগজাননী পাব পাৰে যে যেনেকৈ তেওঁলোকে বানপানী বা অধিক বৰষুণ হোৱাৰ আগতীয়া জাননী ল'ব পাৰে।
0: কৃষি বিজ্ঞান কেন্দ্ৰসমূহো কিষাণ সাৰথি আমাৰ এপটোৰ দ্বাৰা যিসকল আমাৰ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ আছে তেওঁলোকক আগতীয়াকৈ বতৰ বিজ্ঞানৰ জাননী দিয়ে দিয়ে মেছেজৰ থ্ৰুৰে, বা
1: তাৰমানে সেই এপটোত কৃষকসকলে নিজকে পঞ্জীয়ন কৰিব,
0: নিজকে পঞ্জীয়ন কৰিব। আমি একচুৱেলি আমিয়ে মানে কৃষি বিজ্ঞান কেন্দ্ৰ বিজ্ঞানীসকলে নম্বৰবোৰ পঞ্জীয়ন কৰে এপটোৰ অধীনত, বা তেওঁলোকেও আমাক দি দিয়া যায় যেতিয়া আমি ট্ৰেইনিং কৰোঁ বা ডেমনষ্ট্ৰেশ্যন কৰোঁ, আমি যিবোৰ আমাৰ প্ৰগ্ৰেম কৰোঁ তেওঁলোকৰ নম্বৰবোৰ সংগ্ৰহ কৰি আমি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাওঁ, আৰু সেই ৰেজিষ্ট্ৰেশ্যন মতে যিসকল ফাৰ্মাৰ অলৰেডি ৰেজিষ্টাৰ থাকে তেওঁলোকক আমি সময়ে সময়ে সপ্তাহত আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰটো আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰ আছে তাৰেও আমি যিখিনি জাননী পাওঁ আমি তেওঁলোকক মেছেজৰ থ্ৰুৰে আমি দি থাকোঁ।
1: গতিকে এনেকেও কৃষকসকল কিছু সাজু হ'ব পাৰিব, বানৰ সম্ভাৱনাক লৈ তেওঁলোক আগতীয়াকৈ সতৰ্ক হ'ব পাৰিব। এতিয়া ধৰক স্বাভাৱিক অৱস্থাত যিধৰণে আমাৰ কৃষি কাৰ্য সম্পন্ন কৰা হয়, ধানৰ কঠীয়াতলী প্ৰস্তুত কৰা, ধানবোৰ ৰোৱা, ইজোপাৰ পৰা সিজোপালে কিমান মাজত দূৰত্ব থাকিব লাগিব, এই কথাবোৰ বানপানী হৈ যোৱাৰ পাছতো একে থাকিবনে নে কিছু পৰিৱৰ্তন হ'ব তাত?
0: হয়, এনেই ধৰক আমি কঠীয়াতলী যদি পুনৰ নিৰ্মাণ কৰোঁ বা একে থাকিব, আমি কঠীয়াতলীখন আমি একে জোখতে আমি 1.25 মিটাৰ আমি বহলকৈ আৰু দীঘলটো আমি 10 মিটাৰ বা নিজৰ সুবিধামতে আমি বনাই ল'ব পাৰোঁ। তাৰ মাজতে আমি অলপ গেপ ৰখা দৰকাৰ, 30 চেণ্টিমিটাৰমান গেপ, যাতে পানী অধিক আমি উলিয়াই দিব পাৰোঁ। আৰু লগতে আমি এই 1 বিঘা মাটিৰ কাৰণে আমি 500 গ্ৰাম ইউৰিয়া, 500 গ্ৰাম SSP আৰু 250 গ্ৰাম আমি MOP 1 বিঘাৰ কাৰণে আমি কঠীয়াতলী ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ উপৰি আমি অলপ প্লাণ্ট পপুলেশ্যনটো মানে কঠীয়াৰ সংখ্যা আমি লগাওঁতে অলপ বঢ়াই দিব লাগে, আৰু আমি যিটো বীজৰ পৰিমাণ সেইখিনিও বঢ়াই দিব লাগে, কাৰণ বানপানী হৈ যোৱাৰ পিছত অলৰেডি আমাৰ যিটো পলম হৈ গৈছে আমাৰ প্লাণ্ট গ্ৰোথটো বা আমি যিখিনি আমি পাব লাগে সেই উৎপাদনখিনি নাপাম, বা আমি আমাৰ কঠীয়া আমাৰ অলপ গ্ৰোথটো সিমান নহ'ব, সেইকাৰণে আমি ছিড ৰেটটো অলপ বঢ়াই দিব লাগে। আমি সাধাৰণতে 1 বিঘাৰ কাৰণে আমি 5 কেজি ব্যৱহাৰ কৰোঁ, তাৰ আমি অকণমান ডাবল কৰি দিব পাৰিলে ভাল। আৰু যেতিয়া আমি লগাম, যেতিয়া আমি কঠীয়াটো ৰুম, আমি তাৰ কঠীয়াৰ সংখ্যা আমি প্ৰতিটো হিলত আমি অলপ বেছি বেছিকৈ দিব লাগে, আৰু যিটো আমাৰ স্পেচিং থাকে, যিটো আমাৰ ব্যৱধান থাকে এটা লাইনৰ পৰা এটা শাৰীৰ পৰা এটা শাৰীলৈ, সেইটো আমি অলপ কমাই দিব লাগে।
1: সেইখিনি কথালৈ অলপমান মন কৰিবলৈ।
0: হয়,
1: আজি আমি ভালেখিনি কথা পাতিলোঁ আমাৰ বান অধ্যুষিত অঞ্চলৰ বাবে আপদকালীন ধানৰ কৃষি কাৰ্য এই বিষয়টোক লৈ। আশা কৰোঁ আমাৰ শ্ৰোতাসকল এই আলোচনাটি শুনি উপকৃত হৈছে, আৰু যিহেতু বৰ্ষাকাল আমাৰ কৃষকসকল নিশ্চয় বানৰ সৈতে মোকাবিলা কেনেকৈ কৰিব লাগিব এই কথাবিলাকক লৈ তেওঁলোক ইতিমধ্যে নিশ্চয় শিক্ষিত, আৰু এইধৰণে নিয়মীয়াকৈ যদি আমাৰ এই অনুষ্ঠান শুনি থাকে এই অনুষ্ঠানৰ জৰিয়তেও তেওঁলোকে বিভিন্ন কথা গম পাব, আমাৰ কৃষি পৰামৰ্শাৱলীও আমাৰ এই অনুষ্ঠানত আগবঢ়োৱা হয়। গতিকে আশা কৰিছোঁ শ্ৰোতাসকলে এইধৰণেই তেওঁলোকৰ কৃষিকাৰ্যৰ সৈতে জড়িত হৈ থাকি নিজৰ জীৱনটোক আগুৱাই নিব পাৰিব। আজি ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকা আপোনালোক দুয়ো আহিলে, আমাৰ অনুষ্ঠানত এইখিনি সময় দিলে, তাৰ বাবে দুয়োকে ধন্যবাদ জনাইছোঁ, আৰু আজিৰ আলোচনা ইমানতে সামৰিছোঁ।
3: বান অধ্যুষিত অঞ্চলৰ বাবে আপদকালীন ধানৰ কৃষিকাৰ্য শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই।
4: अरे अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
5: पुतला बोल रहे हैं
4: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
5: मतलब
4: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलाती

0: शुद्धता झलकती थी। माटी भी तंदुरुस्त और लोग भी।
1: पहली वाली बात कहाँ,
2: परम तो सभी डाले हैं।
0: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
2: सच
0: है, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
2: ठीक है भाई, मैं भी आज तक जैविक खेती शुरू करूंगा।
3: माटी से प्रेम की परंपरा है परंपरागत खेती।
4: এতিয়া শুনক বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছা জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে বৰ্তমান বতৰ অনুকূলৰ বাবে শালি খেতিত খুৰপোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। আক্ৰমণ দেখা দিয়াৰ লগে লগে প্ৰথম অৱস্থাত পলুবোৰ হাতেৰে সংগ্ৰহ কৰি কেৰাচিন মিহলি পানীত ডুবাই মাৰি পেলাব পাৰে। যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে, গতিকে খেতিয়কসকলে মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বানপানী নোহোৱা ঠাইত শালি ধান ৰোৱাৰ পিছত গোচাবোৰ যদি বিভিন্ন কাৰণত মৰি গৈছে, ঠন ধৰা ধানৰ গোচাসমূহৰ পৰা ওলোৱা পোখা ফালি আনি মৰি যোৱা ঠাইত পুনৰ ৰুই দিয়ক। মগু আৰু মাটিমাহৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে আগষ্টৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈ। এই দুয়োবিধ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া মিহি মাটি উপযোগী। ভাল উৎপাদন পাব পৰাকৈ আগতীয়া ফুলকবি আৰু ব্ৰকলি খেতি কৰিবলৈ হ'লে কৃষকসকলে 15 আগষ্টৰ ভিতৰত বীজ সিঁচি শেষ কৰক। এবিঘা মাটিৰ বাবে 80 গ্ৰাম ফুলকবিৰ বীজৰ আৰু ব্ৰকলিৰ বাবে 70-90 গ্ৰাম বীজৰ প্ৰয়োজন হয়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত ইতিমধ্যে যিমান কৃষকৰ শালি ধানৰ কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেওঁলোকে কঠীয়াতলী পুনৰ প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইট, কপিলি, দিচাং আদি নিৰ্বাচন কৰি ল'ব। এই সঁচ আগষ্ট মাহৰ দ্বিতীয়ৰ পৰা তৃতীয় সপ্তাহলৈ কঠীয়াতলীত সিঁচিব পাৰি আৰু কঠীয়াৰ বয়স 21-25 দিনৰ হ'লে মূল পথাৰত ৰুব পাৰে। আনাৰস, কুঁহিয়াৰ আদিৰ খেতিডৰাৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰক। নগাঁও, মৰিগাঁও, হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বৰ্ষাকালীন মাহৰ বীজ আগষ্টৰ মাজভাগৰ পৰা সিঁচিব পাৰি। এই খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ বাবে মাটিৰ প্ৰস্তুতি আৰু ৰোপণ সাময়িকভাৱে স্থগিত ৰাখিব। মূলা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। বাৰিষা বতৰত পোহনীয়া গৰু ছাগলী, মহ জাকক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সময়ে সময়ে মুখ আৰু ভৰিখন খাৰ অথবা পটাছ পানী দি ধুৱাই পৰিষ্কাৰ কৰি ৰাখিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে এই সময়ছোৱাত কুঁহিয়াৰ গছবোৰ দ্ৰুতগতিত ওখ হয় আৰু গা গছ ডাঙৰ হয়, যাৰ বাবে উপযুক্ত যতন লোৱাটো অতি প্ৰয়োজনীয়। খেতিডৰাত পানী নিষ্কাশনৰ সুব্যৱস্থা থকাটো দৰকাৰ। আকাশ পৰিষ্কাৰ থকা অৱস্থাতহে কুঁহিয়াৰ খেতিত নাইট্ৰজেন সাৰ প্ৰয়োগ কৰিব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ ইমানেই।

এতিয়া আগবঢ়াইছো পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 3,500 টকা, তিতা কেৰেলা 2,500 টকাৰ পৰা 3,500 টকা, তিয়ঁহ 2,500 টকাৰ পৰা 3,000 টকা, বিলাহী 3,000 টকাৰ পৰা 4,500 টকা, মিঠালাও 2,000 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, অমিতাৰ প্ৰতি কুইণ্টলৰ দৰ 2,000 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, গাজৰ 6,000 টকাৰ পৰা 7,000 টকা, জলকীয়া 8,000 টকাৰ পৰা 10,000 টকা, কোমোৰা 1,500 টকাৰ পৰা 2,500 টকা, জিকাৰ প্ৰতি কুইণ্টলৰ দৰ 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ভোল 1,800 টকাৰ পৰা 3,000 টকা, মূলা 2,000 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, বন্ধাকবিৰ প্ৰতি কুইণ্টলৰ দৰ 1,800 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, স্কোৱাছ 2,500 টকাৰ পৰা 3,500 টকা, কেপচিকাম 4,000 টকাৰ পৰা 6,000 টকা, পটলৰ প্ৰতি কুইণ্টলৰ দৰ 2,000 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 5,000 টকা, ফ্ৰেঞ্চ বিন 8,000 টকাৰ পৰা 9,000 টকা, পালেং শাক 1 মুঠাৰ দৰ 100 টকা, উৰহীৰ প্ৰতি কুইণ্টলৰ দৰ 1,700 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, লেচেৰা 4,500 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, কাজিনেমু প্ৰতি পোণৰ দৰ 180 টকাৰ পৰা 210 টকাৰ ভিতৰত, পদিনা 100 মুঠাত 100 টকা, ধনিয়া পাত 75 মুঠাত 100 টকা, ভাত কেৰেলাৰ প্ৰতি কুইণ্টলৰ দৰ 3,500 টকাৰ পৰা 4,500 টকাৰ ভিতৰত। চাউলৰ শেহতীয়া বজাৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোম ধান 2,000 টকাৰ পৰা 2,200 টকা, মগু 9,600 টকাৰ পৰা 12,200 টকা, মচুৰ 7,600 টকাৰ পৰা 7,800 টকা, বুট প্ৰতি কুইণ্টলৰ দৰ 7,300 টকাৰ পৰা 8,500 টকাৰ ভিতৰত, মাটিমাহ 11,000 টকাৰ পৰা 14,800 টকাৰ ভিতৰত, মগু দাইল প্ৰতি কুইণ্টলৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,000 টকাৰ পৰা 12,700 টকা, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7,500 টকাৰ পৰা 8,400 টকা, আলুৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 1,600 টকাৰ পৰা 1,800 টকাৰ ভিতৰত, পিঁয়াজৰ শেহতীয়া বজাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,500 টকা, সৰিয়হ 6,500 টকাৰ পৰা 6,800 টকাৰ ভিতৰত, তিল 14,000 টকাৰ পৰা 16,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 11,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 20,000 টকাৰ পৰা 22,000 টকাৰ ভিতৰত, গুড় প্ৰতি কুইণ্টলৰ দৰ 6,200 টকাৰ পৰা 6,600 টকা, চেনি 4,700 টকাৰ পৰা 5,400 টকা, তামোলৰ প্ৰতি পোণৰ শেহতীয়া বজাৰ দৰ 350 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2,180 টকাৰ পৰা 2,580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,300 টকাৰ পৰা 2,340 টকা, আৰু গোম ধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2,500 টকাৰ পৰা 2,600 টকা। পাচলি আৰু বিভিন্ন মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, এইখিনিতে শুনোৱা হওক এটি লোকগীত প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠ।

প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত লোকগীতটি শুনিলে। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

এয়া আকাশবাণী তেজপুৰ, এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। খন্তেক পিছতেই শ্ৰোতাই 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰযোগে প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি, 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 শ্ৰোতাসকলে শুনিবলৈ পাব কথা পাতো আহক, আৰু 7:50 আমাৰ পোনপটীয়া অনুষ্ঠান আজিৰ দিনটো শ্ৰোতাসকলে শুনিবলৈ পাব। নিশা 8:00 সংসদ সমীক্ষা, 8:15 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শ্ৰোতাসকললৈ আগবঢ়োৱা হ'ব। 8:45 দিল্লী কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা, আৰু নিশা 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 বিশ্ব অংগদান দিৱস সম্পৰ্কীয় এক বিশেষ অনুষ্ঠান আমাৰ কেন্দ্ৰই আজি প্ৰচাৰ কৰিব। নিশা 10:00 শ্ৰোতালৈ আগবঢ়োৱা হ'ব শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা, আৰু নিশা 10:00 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শ্ৰোতাই শুনিবলৈ পাব। এয়া আছিল আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ, এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ কেইটিমান আধুনিক গীত।

0: শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এইটো মোৰ ভাইটি, বৰ দুষ্ট। কলেজত মাৰ্কশ্বীট ফটোশ্বপ কৰি দেউতাকক দেখুৱাইছিল। কালি মই বিজুলী বিলৰ পৰিমাণটো শূন্য দেখিবলৈ পালো। ভাবিলো নিশ্চয় আকৌ ফটোশ্বপ কৰিছে, নহলে বিজুলী বিল শূন্য হোৱাটো কেনেকৈ সম্ভৱ। সোধাত সি কলে,
2: ককাইদেউ, এই সকলো ওপৰৱালাৰ দয়া, চলাৰ পেনেল আছে নহয়।
1: মই কলো, অ' এইটো ঠিক আছে দেই। পি এম সূৰ্যঘৰ মুক্তি বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাৰগাৰ তিৰংগা অভিযান অব্যাহত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ অসমৰ পাঁচগৰাকী শিল্পীকে ধৰি দেশৰ শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান বড়ো শান্তি চুক্তিৰ বিভিন্ন দফা শীঘ্ৰে ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ বাসগৃহত পৰ্যালোচনা বৈঠক আৰু লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। ধেমাজি জিলাৰ গোগামুখৰ অসম আৰক্ষী অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আটাচু, টাইপা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ সন্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ঐক্যমঞ্চ আৰু অসমীয়া যুৱ মঞ্চ কে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিৰ লগতে চি চি বৰগাঁৱৰ বিধায়ক জীৱন গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰী

0: বৰাই কয় যে অসম চৰকাৰে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসম আৰক্ষীয়েও ঘটনাটোৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৰাই সীমান্ত অঞ্চলত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰাখি দল সংগঠনসমূহক প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি সম্প্ৰীতি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অক্ষুণ্ণ ৰখাৰ বাবে সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
1: সিদিনা যিটো ঘটনা সংঘটিত হল, বৰ আনফৰ্চুনেট এটা ইনচিডেণ্ট। আমি তীব্ৰ গৰিহণা দিছো আৰু আমি খুব উদ্বেগ প্ৰকাশ কৰিছো এই বিষয়টো লৈ। মাননীয় মুখ্যমন্ত্ৰী উদ্বিগ্ন, ডক্টৰ পেগু ডাঙৰীয়াই কালি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰাৰ পাছত অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতেও কথা বতৰা পাতিছে আৰু তেখেতক কথা দিছে, তেখেতেই ভালকে ক'ব। গতিকে আজি যি আলোচনা হ'ল, আলোচনাত সকলোৱে এটা কথা বিচাৰিছে যে যিবিলাক ঘটনাৰ লগত জড়িত হ'ল তেওঁলোকক ইমিডিয়েটলি প্ৰচলিত আইনৰ আধাৰত তেওঁলোকক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অসম চৰকাৰে যিহেতু কেছটো ইয়াত অসম পুলিচে ৰেজিষ্টাৰ কৰিছে, টেষ্ট অফ অকাৰেঞ্চটো অসম, এইটো অৰুণাচল নহয়। গতিকে সীমা সমস্যা আৰু এইটো আমি সীমা সমস্যাৰ লগত আমি একেলগ কৰিব খোজা নাই। এইটো এটা ল' এণ্ড অৰ্ডাৰ প্ৰব্লেম, ল' এণ্ড অৰ্ডাৰ প্ৰব্লেম আমাৰ মাটিত হৈছে। গতিকে আমাৰ পুলিচে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসমৰ মাটিত পালে সেইখিনি কৰিব।
0: এই বৈঠকৰ পাছতে মিচিং ছাত্ৰ সংগঠন টি এম পি কে অৰুণাচলৰ বিৰুদ্ধে কালিৰে পৰা গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ঘোষণা কৰিছে। ইপিনে অসম আৰু অৰুণাচলৰ সাংসদসকলে আজি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰি ৰাজ্য দুখনৰ সীমান্তত শান্তি বজাই ৰখাৰ বাবে আহ্বান জনায়। শ্ৰী ৰিজিজুৱে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সুসম্পৰ্কৰ কথা উল্লেখ কৰি এই ঘটনাৰ সমাধান উলিয়াবলৈ আৰু শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সম্পৰ্ক কেৱল সীমাৰ মাজত আবদ্ধ নহয়, প্ৰজন্ম ধৰি ৰাজ্য দুখনৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বছৰসমূহত আলোচনা আৰু বন্ধুত্বৰ মাধ্যমেৰে সীমা সম্পৰ্কীয় অধিকাংশ সমস্যা সমাধান কৰা হৈছে। সম্প্ৰতি বাকী থকা 52খন গাঁৱৰ সীমা সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰা হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হাৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা 9 আগষ্টৰ পৰা দেশজুৰি হাৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাতে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক তিৰংগা পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হাৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযানত অংশগ্ৰহণ কৰে। সমাগত স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত শুক্ৰেশ্বৰ মণ্ডলৰ উদ্যোগত আজি বিৰুবাৰীৰ পৰা তিৰংগা যাত্ৰা উলিওৱা হয়। বিধায়ক বিজয় গুপ্তা আৰু পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়াই মুকলি কৰা এই কাৰ্যসূচীত মণ্ডলৰ বিষয়ববীয়া সদস্যৰ লগতে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলেও আজি তিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। ইফালে আজি যোৰহাট জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উদ্যোগত জিলাখনৰ চহৰ তথা গ্ৰামাঞ্চলত হৰ ঘৰ তিৰংগা 2026 অভিযানৰ অংশস্বৰূপে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাজুলী জিলাতো আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়িত হয়। শিৱসাগৰ জিলাতো অনুষ্ঠিত হৰ ঘৰ তিৰংগা অভিযানত জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে জিলা আয়ুক্ত মৃদুল যাদৱে জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। বাক্সা জিলাৰ বৰমাত 80 সংখ্যক সমাগত স্বাধীনতা দিৱস উপলক্ষে আজি জিলা বিজেপি মণ্ডলৰ তিৰংগা যাত্ৰা কাৰ্যসূচী সম্পন্ন হয়। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ হাতশিঙিমাৰীতো আজি তিৰংগা সমদল উলিওৱা হয়। জিলা বিজেপিৰ উদ্যোগত আয়োজিত এই সমদলত বিজেপিৰ নেতা কৰ্মীসকলে দেশপ্ৰেমমূলক শ্লোগানেৰে চৌদিশ মুখৰ কৰে। কাৰ্যসূচীত দক্ষিণ হালমাৰা মানকাছাৰ জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহা, জিলা প্ৰভাৰীৰ লগতে বহু নেতা কৰ্মী উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।

0: কোকৰাঝাৰ জিলাত আজি জিলা প্ৰশাসনৰ উদ্যোগত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বিশেষ প্ৰস্তুতি চলোৱা হয়। অহা 15 আগষ্টত হ'বলগীয়া পেৰেডৰ বাবে আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে চূড়ান্ত অনুশীলন কৰে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এই অনুশীলন চলোৱা হয়। ধেমাজি জিলাতো জিলা প্ৰশাসনে সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই আছে। ইতিমধ্যে যোৱা 8 আগষ্টৰ পৰা জিলাখনৰ কাছাৰী মৈদামত খেলপথাৰত স্বাধীনতা দিৱসৰ কুচকাবাজৰ অনুশীলন চলি আছে। শিৱসাগৰ জিলাতো সমাগত স্বাধীনতা দিৱসক লৈ ব্যাপক প্ৰস্তুতি চলি আছে। এই দিৱসৰ অংশ হিচাপে আজি জিলা প্ৰশাসন আৰু শিৱসাগৰ আৰক্ষীয়ে যৌথভাৱে মটৰ চাইকেল সমদলৰ আয়োজন কৰে। এই বিষয়ে শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই এইদৰে কয়।
1: আগন্তুক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এটা বাইক ৰেলী আমি এতিয়া যাবলৈ লৈছোঁ। জিলা প্ৰশাসন আৰু আৰক্ষীৰ ফালৰ পৰা আমি এই বাইক ৰেলী আয়োজন কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।
0: বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা মানকাছৰ জিলাত 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। যোৱা 8 আগষ্টৰ পৰা অসম আৰক্ষী বেটেলিয়ন, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ মুঠ 15টা দলে চলোৱা পেৰেড অনুশীলনৰ আজি সামৰণি পৰে। উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ উদ্যোগত অহা 15 আগষ্টত খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ 5গৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্ৰেম উজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কন্দলী, সত্ৰীয় সংগীত তথা নৃত্যশিল্পী ভাস্কৰ জ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মালৈ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। এইবেলি দেশৰ মুঠগৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোককলা, জনজাতীয় কলা আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে বঁটা লাভ কৰাসকলে আধুনিক ভাৰতৰ প্ৰতিভা আৰু সমৰ্পণক প্ৰতিফলিত কৰিছে। দেশৰ মৰ্ণাঢ্য লোক সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত এই শিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ বিভিন্ন দফা শীঘ্ৰে ৰূপায়ণ সন্দৰ্ভত আজি নতুন দিল্লীত গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত উত্তৰ পূবৰ যুটীয়া সচিব নীৰজ বানসুৰ, ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়ো আৰু লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰীকে ধৰি সদৌ বড়ো ছাত্ৰ সন্থা, ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেচন আৰু NDFBৰ প্ৰাক্তন সদস্যৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। বৈঠকত সংবিধানৰ ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱিত 125 সংখ্যক সংশোধনী ৰূপায়ণ, কাৰ্বি আংলঙত বসবাস কৰা বড়ো কছাৰী সম্প্ৰদায়ৰ বাবে অনুসূচিত জনজাতি পাৰ্বত্যৰ মৰ্যাদা, বড়োলেণ্ড কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কল্যাণ আৰু বিকাশ, NDFBৰ প্ৰাক্তন সদস্যসকলৰ বিৰুদ্ধে থকা গোচৰ উঠাই লোৱা, বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ, স্থানীয় যুৱকৰ বাবে বিশেষ নিযুক্তি, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটা দক্ষতা কেন্দ্ৰ স্থাপন আদিকে ধৰি বড়ো শান্তি চুক্তি ৰূপায়ণৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। বাতৰি পৰৱৰ্তী অংশ শুনক জিন্তিৰাণী ডেকাৰ পৰা।
2: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানিৰ দিন অহা 3 ছেপ্টেম্বৰ ধাৰ্য কৰিছে। ন্যায়াধীশ অঞ্জনমণি কলিতাৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত অভিযুক্ত দ্বয়ৰ জামিনৰ সপক্ষে জ্যেষ্ঠ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰে। আনহাতে ফাষ্ট ট্ৰেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই উচ্চ ন্যায়ালয়ত পৃথকে দাখিল কৰা আবেদন দুখনৰো পৰৱৰ্তী শুনানিৰ বাবে আদালতে 17 আগষ্টৰ দিনটো ধাৰ্য কৰে। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰকাশন

0: বিভাগে লোকপিয়ল 2027ৰ দায়িত্বত নিয়োজিত শিক্ষকসকলক বদলি নকৰিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। লোকপিয়লৰ দায়িত্ব শেষ নোহোৱা পৰ্যন্ত গণনাকাৰী আৰু নিৰীক্ষক হিচাপে নিয়োজিত শিক্ষকসকলক একে ঠাইতে দায়িত্বত ৰখাৰ বাবে আহান জনোৱা হৈছে। উল্লেখযোগ্য যে লখিমপুৰ জিলাৰ আয়ুক্তই লোকপিয়লৰ দায়িত্বত নিয়োজিত কিছুসংখ্যক শিক্ষকক বদলিৰ বিষয়ে সাধাৰণ প্ৰশাসন বিভাগক অৱগত কৰাৰ পাছতেই বিভাগে বিদ্যালয় শিক্ষা বিভাগলৈ এই নিৰ্দেশ প্ৰদান কৰে। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি ক্ৰমশঃ উন্নত হোৱাৰ লগে লগে এতিয়া পুনৰ সংস্থাপনৰ দিশটোক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি জিলা আয়ুক্ত মৃদুল যাদৱে প্ৰকাশ কৰিছে। আজি এখন সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে বিভিন্ন অঞ্চল ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে বানত ক্ষতিগ্ৰস্ত 90% বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ পুনৰ কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে যদিও এতিয়াও ছাত্ৰ ছাত্ৰীৰ উপস্থিতি 50%ৰো কম হৈ আছে। জিলাখনত বানত প্ৰায় 1,20,000 বিদ্যুৎ সংযোগ ব্যাহত হৈছিল বুলি উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে অধিকাংশ সংযোগ পুনৰ প্ৰদান কৰা হৈছে। বানত বন্ধ হৈ থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰায় 600 পানী যোগান আঁচনিৰ ভিতৰত 500 পানী যোগান আঁচনি পুনৰুদ্ধাৰ কৰা হৈছে বুলি শ্ৰীযাদৱে প্ৰকাশ কৰে। তেওঁ লগতে যোৱা 3-5 আগষ্টলৈ 42,335 পৰিয়ালক 15,000 টকাৰ অন্তৰ্বৰ্তীকালীন সাহায্য প্ৰদান কৰা হয় বুলিও জানিবলৈ
1: দিয়ে। আপোনাৰ যদি টিচাৰত অহা নাই আৰু কিবা এটা যদি আপোনাৰ ক্লেৰিফিকেশ্যন বিচাৰ আহিছে তো আপোনাৰ এইবিলাক আপুনি যি টিচাৰ হয় CRCC হয় গাঁও বুঢ়া হয় মণ্ডল হয় ইয়া চাৰ্কেল অফিচাৰ হয় তাৰ আগতে আপোনাৰ কিবা গ্ৰিভেন্স আছে আপোনাৰ দিব পাৰিব।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনাই বক্সিঙত 75 কিলোগ্ৰাম শাখাত ৰূপৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ডঃ শৰ্মাই লাভলীনাৰ সাফল্যৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 30,00,000 টকাৰ চেক প্ৰদান কৰে। খেলুৱৈগৰাকীয়ে কমনৱেলথ গেমছৰ স্মাৰক হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক 2টা জাৰ্চি উপহাৰস্বৰূপে প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত লাভলীনাই প্ৰদৰ্শন কৰা অসাধাৰণ ক্ৰীড়া নৈপুণ্য আৰু দৃঢ় মনোবলৰ শলাগ লয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাৰ ঘৰ তিৰংগা অভিযান অব্যাহত। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ। অসমৰ 5 গৰাকী শিল্পীকে ধৰি দেশৰ শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান। বড়ো শান্তি চুক্তিৰ বিভিন্ন দফা শীঘ্ৰে ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ বাসগৃহত পৰ্যালোচনা বৈঠক আৰু লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই মুনীশ শৰ্মা। সংসদ কে দোনো সদনো কি কাৰ্যবাহী অনিশ্চিতকাল কে লিয়ে স্থগিত কৰ দি গই হে। পিছলে মহিনে কি 20 তাৰিখ সে শুরু হুয়া মনসুন সত্র আজ সম্পন্ন হো গয়া। ইস দৌরান 25 দিনো মে 19 বৈঠকে হুই। বিপক্ষ কে হঙ্গামে কে বীচ লোকসভা মে কেবল 19%, জবকি রাজ্যসভা মে 39% সে অধিক কামকাজ হুয়া। ব্যোরা হমারে সংবাদদাতা সে।
3: मानसून सत्र के दौरान विधायी और राष्ट्रीय महत्व के कई महत्वपूर्ण विधेयक पारित किए गए। इनमें सार्वजनिक परीक्षा अनुचित साधनों की रोकथाम संशोधन विधेयक 2026, राष्ट्रीय गौरव अपमान निवारण संशोधन विधेयक 2026, न्यायाधिकरण सुधार विधेयक 2026, कराधान और अन्य विधियां संशोधन विधेयक, राष्ट्रीय सहकारी विकास निगम संशोधन विधेयक और केरल नाम परिवर्तन विधेयक 2026 शामिल है। संसद ने विदेशी अंशदान विनियमन संशोधन विधेयक 2026 पर विस्तृत चर्चा के लिए संयुक्त संसदीय समिति के पास भेज दिया। हालांकि सत्र के दौरान नीट पेपर लीक को लेकर छात्रों के विरोध, प्रदर्शन कर रहे छात्रों के खिलाफ कथित पुलिस कार्रवाई और अयोध्या राम मंदिर के चंदे में कथित अनियमितताओं के मुद्दे पर बार बार हंगामा हुआ। दीपेंद्र कुमार, आकाशवाणी समाचार, दिल्ली।
2: संसदीय कार्य मंत्री किरण रिजिजू ने आरोप लगाया है कि सरकार तो संसद में चर्चा के लिए तैयार थी लेकिन विपक्ष ने सदन में चर्चा होने नहीं दी।
4: टोटल 12 बिल्स पास किए हैं और चर्चा के दृष्टि से हम खुश नहीं है क्योंकि अपोजिशन ने ठीक से चर्चा करने नहीं दिया, विशेष करके लोकसभा में, लेकिन बिजनेस अच्छा हुआ है। अभी लगभग 3 दशक का मेरा एक्सपीरियंस।

0: শৈলী আৰু লোকনৃত্যৰ প্ৰসংগ উত্থাপন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশৰ চহকী লোক সংস্কৃতিৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত শিল্পীসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
1: ভাৰত যেছে ভাষাই যেছে পেহনা খান পান যেছে আলাগ আলাগ হে এছে সংস্কৃতি এছে এনকা নৃত্য সংগীত হার চিজ আলাগ হে যেছে কি এ প্রকৃতি সে হি এ যো সংস্কৃতি কো অচুনে হে চিচিকতে হুয়ে চিড়িয়ো সে কল কল বেহতে হুয়ে যেছে ও চুন কে লায়ে হে ওর উসকো আপনে সংগীত মে আপনে নৃত্য মে লোগোঁ কে সামনে প্রদর্শিত করতে হে বিধুরতা ওর একতা কা এস সম্বন্ধ আমাৰ কলাকাৰ কি সবসে বড়ি শক্তি আহে।
0: দেশৰ বহু লোককলা আৰু সংস্কৃতি ইতিমধ্যে বিলুপ্তিৰ দিশলৈ গতি কৰা প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইসমূহ সংৰক্ষণৰ ক্ষেত্ৰত পদ্ধতিগত ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে। তেওঁ কয় যে এনে শিল্পকলাৰ ৰূপসমূহ নথিভুক্তকৰণ কৰা আৰু এইবোৰক জীৱন্ত কৰি ৰাখিবলৈ বিশেষ প্ৰচেষ্টা চলোৱাৰ সময়ৰ আহ্বান। সংগীত নাটক একাডেমীয়ে কলা দীক্ষা কাৰ্যসূচী আয়োজন কৰাক লৈও তেওঁ সন্তোষ প্ৰকাশ কৰে। ভাষণ প্ৰসংগত তেওঁ জ্যেষ্ঠ শিল্পীসকলক পৰৱৰ্তী প্ৰজন্মক প্ৰশিক্ষিত কৰি তুলিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এই অভিযানে প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেমৰ ভাৱনা আৰু গৌৰৱবোধক অধিক শক্তিশালী কৰি তুলিছে। নতুন দিল্লীৰ নিজৰ বাসগৃহৰ পৰা এই অভিযানত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে কয় যে দেশৰ কোটি কোটি নাগৰিক তিৰংগাৰ সৈতে একাত্ম হৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক সুদৃঢ় কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে সমগ্ৰ দেশে হৰ ঘৰ তিৰংগা অভিযান উদযাপন কৰিছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰেও নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে তোলা এখন আলোকচিত্ৰ শ্বেয়াৰ কৰিছে। কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সংসদত আজি গৃহীত হোৱা খনি আৰু খনিজ পদাৰ্থ উন্নয়ন আৰু নিয়ন্ত্ৰণ বিধেয়কখনে ৰাজ্যৰ অধিকাৰসমূহৰ লগতে বৰ্তমানৰ ৰাজহ ব্যৱস্থাৰ গাঁথনিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত শ্ৰীৰেড্ডীয়ে কয় যে এই বিধেয়কখনে প্ৰধান খনিজ পদাৰ্থসমূহৰ উৎপাদন বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ খনিৰ ক্ষেত্ৰখনত বিনিয়োগ আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰাৰ ওপৰত কাম কৰাৰ চেষ্টা কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ বৰ্তমানৰ ৰাজহৰ অংশ পূৰ্বৰ 65% পৰা বৰ্তমানৰ 85% বৃদ্ধি হৈছে। শ্ৰীৰেড্ডীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ সুস্থ নেতৃত্বৰ বাবেই ৰাজ্যসমূহৰ খনিজ সামগ্ৰীৰ ৰাজহৰ পৰিমাণ বৰ্তমান 23% বৃদ্ধি হৈছে। চৰকাৰে খনিজ পদাৰ্থৰ উৎপাদন নিয়োগ বৃদ্ধি, ৰাজ্যসমূহক বিত্তীয়ভাৱে শক্তিশালী কৰা আৰু কয়লা তথা খনিজ পদাৰ্থৰ আমদানিৰ বাবে আন দেশৰ ওপৰত যাতে নিৰ্ভৰশীল হ'ব লগা নহয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কাম কৰি আহিছে বুলিও ৰেড্ডীয়ে মন্তব্য কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা 20 জুলাইত আৰম্ভ হোৱা সংসদৰ এই 25 দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ 19 দিন বৈঠক অনুষ্ঠিত হয়। অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। ৰাজ্যসভাত আজি খনি আৰু খনিজাত পদাৰ্থ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত হয়। ইয়াৰ লগে লগে বিধেয়কখনে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশৰ খনন খণ্ডক অধিক দক্ষ, বিনিয়োগ অনুকূল আৰু দেশৰ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ বৰ্ধিত চাহিদা পূৰণ কৰিব পৰাকৈ সুসজ্জিত কৰি তুলিব বিচৰা হৈছে। উচ্চ সদনৰ কাম কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ পূৰ্বে দিয়া সামৰণি মন্তব্যত ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে সদনৰ কাম কাজ বাৰে বাৰে ব্যাহত হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে সদনৰ মজিয়া সকলোৰে বাবে খোলা যদিও সদস্যসকলে জনসাধাৰণৰ বিষয়সমূহ উত্থাপন কৰাৰ বাবে লাভ কৰা সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰাত ব্যৰ্থ হোৱাটো দুখৰ কথা। সদনে অৱশ্যে অধিৱেশনৰ সময়ছোৱাত 12খনকৈ বিধেয়ক গ্ৰহণ কৰি ইয়াৰ বিধায়িনী দায়িত্ব পালন কৰিবলৈ সমৰ্থ হয় বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীৰাধাকৃষ্ণনে কয় যে অধিৱেশনৰ সময়ছোৱাত মাত্ৰ 37 ঘণ্টা আৰু 49 মিনিটহে কাম কাজ হয় আৰু সেই অনুসাৰে অধিৱেশনৰ সময়ছোৱাত কাম কাজৰ হাৰ 39.17% হৈছে। ইয়াৰ পূৰ্বে উচ্চ সদনত বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই তেওঁৰ ৰাজহুৱা সভাৰ পাছত উত্তৰাখণ্ড

0: হলদ্বানীৰ ৰামলীলা ময়দানত যজ্ঞ সম্পন্ন কৰাৰ বিষয়ে উত্থাপন কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে তেওঁ ৰামলীলা ময়দানৰ সমাৱেশত দিয়া ভাষণত কোনো সম্প্ৰদায় অথবা ধৰ্মৰ বিষয়ে উল্লেখ কৰা নাছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই বিৰোধী পক্ষৰ নেতাগৰাকীয়ে উত্থাপন কৰা বিষয়টোৰ তদন্ত কৰা হ'ব বুলি সদনক আশ্বাস দিয়ে। সদনৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধী দলসমূহে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি সদনৰ কাম কাজ ব্যাহত কৰাৰ অভিযোগ উত্থাপন কৰি আজি বিজেপিয়ে কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদে কয় যে চৰকাৰ যিকোনো আলোচনাৰ বাবে সাজু আছিল যদিও লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিষয়সমূহ সঘনাই সলনি কৰি আছিল। সুস্থ গণতন্ত্ৰৰ বাবে এনে পৰিৱেশ কেতিয়াও কাম্য নহয় বুলিও ৰবিশংকৰ প্ৰসাদে সংবাদমেলত মন্তব্য কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এনিমিয়া মুক্ত ভাৰত অভিযানৰ কৰ্মশালাৰ আজি সামৰণি পৰে। এই কৰ্মশালাত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা 160গৰাকীৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। মন্ত্ৰালয়ে জনোৱা মতে কৰ্মশালাত এই অভিযান অধিক শক্তিশালী কৰাৰ লগতে দেশৰ প্ৰতিটো অঞ্চলৰ নাগৰিকক যাতে অভিযানে সামৰি ল'ব পাৰে সেই সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই উপলক্ষে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্ৰীবাস্তৱে কয় যে ৰক্তহীনতা বা এনিমিয়া সমস্যা নিৰ্মূলৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে ক্ষিপ্ৰ গতিৰে কাম কৰি গৈছে। ইয়াৰ বাবে বিভিন্ন মন্ত্ৰালয়সমূহৰ মাজত সমন্বয়ৰ প্ৰয়োজন বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। কানাডিয়ান অপেন টেনিছ প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী বেন শেলটন ফাইনেলত ব্ৰেণ্ডন নাকাচিমাৰ মুখামুখি হ'ব। কাইলৈ মন্ট্ৰিয়েলত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে পুৰুষৰ একক ছেমিফাইনেলত আমেৰিকান খেলুৱৈ ব্ৰেণ্ডন নাকাচিমাই স্পেইনৰ ৰাফেল জাদাৰক 7-6, 6-4 ছেটত পৰাস্ত কৰি কানাডিয়ান অপেন ফাইনেল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। আজি অনুষ্ঠিত অন্য এখন ছেমিফাইনেলত যোৱাবাৰৰ বিজয়ী বেন শেলটনে আমেৰিকাৰ খেলুৱৈ লিয়াৰ্নাৰ টাইনক 6-2, 6-3 ব্যৱধানত পৰাস্ত কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। ইফালে মহিলাৰ একক প্ৰতিযোগিতাত টৰণ্টোত অনুষ্ঠিত ছেমিফাইনেলত কোকোগাফে এলেনা ৰায়বিনাক 6-4, 6-7 ছেটত পৰাস্ত কৰে। টৰণ্টোত অনুষ্ঠিত আন এখন ছেমিফাইনেলত ইগা ছুইটেকে এলিনা ছটলিনাক 6-3, 1-6, 6-3 ব্যৱধানত পৰাস্ত কৰে। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সংসদত গৃহীত হোৱা খনি আৰু খনিজ পদাৰ্থ উন্নয়ন আৰু নিয়ন্ত্ৰণ বিধেয়কে ৰাজহ ব্যৱস্থাৰ গাঁথনিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰিছে। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। সদনৰ কাম কাজত ব্যাঘাত জন্মৰ অভিযোগত বিজেপিয়ে বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে। আৰু কানাডিয়ান অপেন টেনিছ প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী বেন শেলটন ফাইনেলত ব্ৰেণ্ডন নাকাচিমাৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো কথা পাতো আহক।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ কথা পাতো আহক অনুষ্ঠানটি। শ্ৰোতাসকল, আজি এই অনুষ্ঠানত আমি কথা পাতিবলৈ ওলাইছো অসমৰ এক জ্বলন্ত সমস্যাৰ বিষয়ে, যি সমস্যাত এতিয়া বাৰুকৈ জুৰুলা হৈছে অসম, প্ৰভাৱান্বিত কৰিছে বিভিন্ন সময়ত অসমৰ জনসাধাৰণক। আৰু এই সমস্যা হৈছে বানপানীৰ সমস্যা, ভূমিস্খলনৰ সমস্যা। কোৱা হয় যে জলবায়ু পৰিৱৰ্তনৰ ফলত এতিয়া অসমত এনেধৰণৰ সমস্যা বৃদ্ধি পাইছে। এই জলবায়ু পৰিৱৰ্তনৰ কাৰকসমূহনো কি কি, সেই সন্দৰ্ভত আজি আমি এই অনুষ্ঠানত আলোচনা কৰিম। লগতে বতৰ বিজ্ঞান কেন্দ্ৰই এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে, আগতীয়াকৈ সকলোকে জনোৱাৰ ক্ষেত্ৰত, আগজাননী দিয়াৰ ক্ষেত্ৰত। আৰু সেই সন্দৰ্ভতে আজি আমি আলোচনা কৰাৰ বাবে উপস্থিত হৈছোহি গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰত। আৰু আমাৰ সৈতে বৰ্তমান আছে এই কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ সঞ্জয় অ' নেলছ। তেখেতে আমাক ক'ব যে বতৰ বিজ্ঞানীসকলে কেনেধৰণে পূৰ্ব অনুমান কৰে বতৰৰ ক্ষেত্ৰত। ছাৰ, পেহলে তো আপকা স্বাগত হে হামাৰ ইছ কাৰ্যক্ৰম মে, আৰু হামনে

0: से भी देखते हैं इन्फॉर्मेशन। सैटेलाइट को पहले पता चलता है कि साइक्लोन फॉर्मेशन हो रहा है या नहीं है, ये सब डेटा हमारे मॉडल्स को देते हैं।
1: अच्छा।
0: तब वो लोगों ने फोरकास्टिंग अच्छा से कर सकते हैं।
1: इमान माने इमान खिनि टेक्नोलॉजी এতিয়া আমাৰ আগবাঢ়িছে আৰু তেওঁ ইতিমধ্যে কৈছে যে অটোমেটিক ওয়েদার স্টেশন আমাৰ অসমত আমাৰ নর্থ ইষ্টত এটা বহুত স্থাপন কৰা হৈছে, যাৰ জৰিয়তে তেওঁলোকে এতিয়া ফৰকাস্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগতকে বহুত আগবাঢ়ি গৈছে। ই টেকনোলজি যে হে অভি বহুত আগে বাঢ় চুকা হে, অৰ ভি বাঢ়নে কা সম্ভাৱনা হে, অৰ ভি টেকনোলজি আপ লোগ ইউজ কৰেঙ্গে অভি?
0: Yes. So our IoT jaisa technology hai, internet of things, isse kya hota hai, पूरा स्टेशन से भी हम इधर से मैनेज कर सकते हैं। अभी तो मैनेज नहीं, वहां से डेटा आ रहा है, नहीं तो इधर से हम मैनेज कर सकते हैं, कंट्रोल कर सकते हैं। ऐसा टेक्नोलॉजी आने वाला है और नेक्स्ट आने वाला है क्राउड सोर्स डेटा भी आने वाला है। इसका मतलब आप तो एक स्मार्टफोन यूज कर रहा है, अभी तो इसमें बहुत सारा एप्स भी है, सेंसर्स भी है, तो ये पकड़ेगा कितना धूप है आपके घर के पास और कितना बारिश हुआ है वो सेंस करेगा, कितना प्रेशर है सेंस करेगा, ह्यूमिडिटी को सेंस करेगा, विंड स्पीड को सेंस करेगा, ऐसा आने वाला है नेक्स्ट। तो आपका मोबाइल फोन में पूरा सेंसर्स इंसर्शन है, तो एप्स जो है वो कलेक्ट करके जस्ट लाइक आर्टिफिशियल इंटेलिजेंस का जो ऐप है वो कलेक्ट करेगा डेटा हमारे लोकेशन के बेसिस पे, वो लोग हर इंसानों को फोरकास्ट मिल जाएगा कुछ दिन।
1: एक ऐप है मौसम ऐप,
0: मौसम ऐप। इस मौसम ऐप में आप इंसानों को एक फायदा है कि यू कैन अपलोड, जो सपोज मान लीजिए आपका घर के सामने एक पेड़ गिर गया बारिश का वजह से, ये अपलोड कर सकते हैं, तब हमको भी फायदा है, मतलब ओके जिस जगह पे अचानक से इतना बारिश हो गया, पेड़ गिर गया, इलेक्ट्रिक पोल गिर गया, तब क्या होता है हम वार्निंग दूसरों को भी दे सकते हैं।
1: हाँ।
0: आप भी कॉन्ट्रीब्यूट करते हैं।
1: हाँ।
0: इट इज डेमोक्रेसी नाउ फॉर द पीपल, बाय द पीपल एंड ऑफ द पीपल, सो ऐसा भी यूजफुल
1: रहता है। थैंक यू सो मच सर, आपने बोला किस तरीके की टेक्नोलॉजी अभी आप लोग यूज कर रहे हैं और ভৱিষ্যৎ মে ভি আপলোক কৰ সকতে হে, আৰু ইয়াৰ জৰিয়তে নিশ্চয়কৈ আমাৰ জনসাধাৰণে আগতীয়াকৈ যে জাননী বতৰৰ ক্ষেত্ৰত সেয়া পাবলৈ সক্ষম হ'ব। ছাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে। শ্ৰোতাসকল, ইতিমধ্যে আমি আপোনালোকক অৱগত কৰিলোঁ যে বতৰ বিজ্ঞানে কেনেধৰণে নিজৰ কামসমূহ কৰি গৈছে। এতিয়া প্ৰশ্ন হৈছে যেতিয়া ৱাৰ্নিং দিয়াৰ ক্ষেত্ৰত কথা আহি পৰে, কেনেধৰণে আপোনালোকক জনাব, জনসাধাৰণক জনাব, ৱাৰ্নিঙৰ কথা ক'ব, তেতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই কিছুমান তেওঁলোকে কালাৰ ব্যৱহাৰ কৰে, তেওঁলোকে কিছুমান জাননী তেওঁলোকে দিয়ে যাৰ জৰিয়তে জনসাধাৰণে এই সন্দৰ্ভত অৱগত হ'ব পাৰে। সেই সন্দৰ্ভত কথা পতাৰ বাবে আজি আমাৰ সৈতে আছে বতৰ বিজ্ঞান কেন্দ্ৰৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানী, তেখেত হৈছে ডক্টৰ গায়ত্ৰী কলিতা। বাইদেউ, আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকে কিছুমান কালাৰ ব্যৱহাৰ কৰে, য়েল্লো, ৰেড, অৰেঞ্জ, এই কালাৰসমূহৰ আচলতে ডেফিনেশ্যন কি?
2: হয়, আমি ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি বিভিন্ন ধৰণৰ ফৰকাষ্ট আৰু তথা ৱাৰ্নিং জাৰি কৰোঁ। প্ৰথম ফৰকাষ্টটো হৈছে আমি লং ৰেঞ্জ ফৰকাষ্ট দিওঁ। লং ৰেঞ্জ ফৰকাষ্টটো হৈছে আপোনাৰ যেতিয়া এটা ছিজনৰ কাৰণে বা এমাহৰ কাৰণে যেতিয়া আমি ফৰকাষ্টটো দিওঁ আৰু সেইটো আমি পুৰা ছিজনটোৰ আগতে দিওঁ। ধৰক মনচুন এবাৰ হ'ব, মনচুনৰ আগত আমি মে' মাহতে ফৰকাষ্ট দিওঁ যে এইবাৰ মনচুনটো কেনেকুৱা হ'ব, ঠিক সেইটোকো আমি লং ৰেঞ্জ ফৰকাষ্ট, সেইটো এমাহৰ কাৰণে, এমাহ আৰু ছিজন এটাৰ আগত দিয়া হয়, গতিকে আৰু সেইটো সদায় প্ৰবাবিলিষ্টিক ফৰকাষ্ট হয় আৰু তাত কোনো ধৰণৰ ৱাৰ্নিং কথা নাথাকে। ছেকেণ্ড নেক্সট যিটো ফৰকাষ্ট হয় সেইটো হৈছে এক্সটেণ্ডেড ৰেঞ্জ ফৰকাষ্ট, সেইটো আমাক নেক্সট 15 দিনৰ কাৰণে দিয়া হয়। তাতো আমাৰ বৰষুণ কিমান হ'ব, এবভ নৰ্মেল হ'ব, বিলো নৰ্মেল হ'ব, টেম্পাৰেচাৰ এবভ নৰ্মেল হ'ব, বিলো নৰ্মেল হ'ব, হিউমিডিটি থাকিব নাথাকে, এইবিলাক কথা প্ৰবাবিলিষ্টিক হয়, তাতো সাধাৰণতে ৱাৰ্নিং নাথাকে। যিটো আমাৰ এক্সটেণ্ডেড ৰেঞ্জ ফৰকাষ্ট আমি প্ৰত্যেক সপ্তাহত আপডেট কৰোঁ আৰু নেক্সট 15 দিনৰ কাৰণে দিওঁ।
1: হয়,
2: আৰু এই দুয়োটা যিটো মই ফৰকাষ্ট কৰিছোঁ দে আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ এগ্ৰমেট্ৰিয়লজি। এতিয়া এগ্ৰিকালচাৰ কথাটো আহে, তেতিয়া এই লং ৰেঞ্জ ফৰকাষ্ট ছিজনৰ আগতে মানুহ খেতিয়কসকলে প্লেন কৰিব পাৰে, এজ ৱেল এজ মানে আমি ধৰক আমাৰ যিখিনি চিভিল এডমিনিষ্ট্ৰেশ্যন বা ৰেলৱে বা এভিয়েশ্যন গোটেইখিনিতে এটা অভাৰঅল এটা আইডিয়া হৈ যায় যে কেনেকুৱা ধৰণৰ হ'ব, আমি কেনেকেধৰণে প্ৰিপেয়াৰ হ'ব লাগিব বিভিন্ন চেক্টৰবিলাক। দেন আহে আমি যিটো ডেইলি আপডেট কৰোঁ সেইটো কয় মিডিয়াম ৰেঞ্জ ফৰকাষ্ট, সেইটো আমাৰ ডেইলি আপডেট কৰোঁ, আমি নেক্সট 7 দিনৰ পৰা 10 দিনলৈ কি হ'ব সেইটো আমি কওঁ আৰু তাত আমাৰ ৱাৰ্নিং থাকে। এইটো হৈছে আমাৰ ডিটাৰমিনিষ্টিক ফৰকাষ্ট, সেইটোত আমি ষ্টেট এজ ৱেল এজ ডিষ্ট্ৰিক্টৰ কাৰণে আমি ফৰকাষ্ট দিওঁ আৰু ফৰকাষ্টত আমি কওঁ সেই জিলাখনৰ সৰহভাগ ঠাইতে বৰষুণ হ'ব নে কিছুমান কিছু কম ঠাইত বৰষুণ হ'ব, সেইবিলাকৰ কাৰণে টাৰ্মিনলজি আছে আমাৰ ৱাইড স্প্ৰেড, আৰু যেতিয়া আমাৰ বুলেটিনখন ওলায় সেই বুলেটিনত এই টাৰ্মিনলজিবিলাকৰ নেৰেশ্যনটো থাকে। লগতে এই মিডিয়াম ৰেঞ্জ ফৰকাষ্টৰ লগত আমি কি কৰোঁ আমাৰ ৱাৰ্নিং যায়, এই ৱাৰ্নিঙত আমাৰ

0: বুলি মানে বতৰৰ ফলৰ পৰা সতৰ্ক, তেতিয়া আমি সতৰ্কবাণী দিওঁ। এই সতৰ্কবাণীত য়েল্ল' ৱাৰ্ণিংটো হৈছে যে সতৰ্ক হৈ থাকক, সজাগ হৈ থাকক, আপোনালোক মানে কিবা এটা হ'ব পাৰে, আপোনালোক ৰেডি হৈ থাকক যদি কিবা কৰিবলগীয়া আছে। তেনেকৈ যেতিয়া আমি অৰেঞ্জ এলাৰ্ট দিওঁ, তাৰ ডাইৰেক্ট মিনিংটো হৈছে বি প্ৰিপেয়াৰ্ড। বি মানে ধৰক প্ৰবল বৰষুণৰ সতৰ্কবাণী দিয়া আছে, মানে অৰেঞ্জ কালাৰৰ এলাৰ্ট ৱাৰ্ণিং দিয়া আছে। তেতিয়া মানে কি ধৰক মানে যদি বিভাগীয় কৰ্তৃপক্ষ যদি ভাবিছে যে সেই জেগাখিনিৰ পৰা আঁতৰি যাব লাগিব বা ধৰক বতাহ বৰষুণ অহাৰ কাৰণে ঘৰ উৰি যোৱা যদি নাযাবলৈ কি কৰিব লাগিব, সেইবিলাক প্ৰিপেৰেশ্যন কৰিব লাগিব, মানে বি প্ৰিপেয়াৰ্ড। সেইবিলাকৰ আমাৰ ইম্পেক্টখিনি লিখা থাকে যে অৰেঞ্জ এলাৰ্ট দিছোঁ, সেই অৰেঞ্জৰ মানে ইম্পেক্ট কি কি হ'ব, কি কি হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে এইটোও ছাজেশ্যন থাকে যে কি কি কৰিব পাৰে আপোনালোকে, ছাজেশ্যন কি কি ল'ব, মানে মেজাৰ কি কি ল'ব পাৰে। ঠিক তেনেকৈ ৰেড এলাৰ্ট যেতিয়া হ'ব, সেইটো হ'ব যে আপোনালোকে একশ্যনটো লওক, কামটো কৰক। যদি আপোনালোকৰ দিয়া আছে যে এক্সট্ৰিম ৰেইনফল হ'ব এই জেগাখিনিত, ইয়াত মানে ইভাকুৱেট কৰাৰ চাই মানে যদি কৰিবলগীয়া ধৰণৰ কণ্ডিশ্যন আছে, বিভাগীয় কৰ্তৃপক্ষ ক'ব সেইটো আমাৰ কাম নহয়, সেই একশ্যনটো সেই মুহূৰ্তত ল'ব লাগিব। গতিকে এইখিনি হ'ল আমাৰ সতৰ্কবাণী। আটাইতকৈ ইম্পৰ্টেণ্ট সেইটো হৈছে আমাৰ নাওকাষ্ট ফৰকাষ্ট। নাওকাষ্ট মানে নেক্সট তিনি ঘণ্টাত কি হ'ব, তাৰপিছত যদি আমি কৈছোঁ যে আজিৰ দিনত ডে ওৱানত য়েল্ল' এলাৰ্ট দিয়া আছে, য়েল্ল' এলাৰ্ট ক'ত দিয়া আছে, ধৰি লওক আপুনি শোণিতপুৰ ডিষ্ট্ৰিক্টত দিয়া আছে, নাওকাষ্টে ক'ব যে কোনটো এই তিনি ঘণ্টাত হ'ব নেকি, প্ৰত্যেক তিনি ঘণ্টাত আপডেট হৈ থাকে, মানে এই তিনি ঘণ্টাত হোৱাৰ চান্স আছে নেকি, হৈছে আছে যদি কোনখিনি জেগাত হ'বলৈ আছে সম্ভাৱনা আছে, সেই নাওকাষ্টটো নাওকাষ্টটো আমাৰ য়েল্ল' অৰেঞ্জ আৰু ৰেড এলাৰ্ট যায়। হয়,
1: এতিয়া বাৰুকৈ চৰ্চাত এটা বিষয় হৈ আছে যে ক্লাউড ব্ৰাষ্ট। অসমত এনেধৰণৰ কেতিয়াও শুনা পোৱা আচলতে আমি নাই, ইয়াৰ সম্ভাৱনা আছে নেকি?
0: প্ৰথম কথাটো হৈছে ক্লাউডবাৰ্ষ্ট কি। ক্লাউডবাৰ্ষ্ট হৈছে এটা খুব কম সময়ৰ ভিতৰত এটা সৰু অকণমানি মানে জেগা এটুকুৰাৰ ভিতৰতে খুব বেছিকৈ অহা মানে ইনটেন্স ৰেইনফল, মানে আৰু তাৰ কাৰণে এটা ডেফিনেশ্যন আছে, আই এম ডি ক্ৰাইটেৰিয়া আছে। সেই ক্ৰাইটেৰিয়াটো হৈছে যদি এঘণ্টাত আপোনাৰ 10 চেণ্টিমিটাৰ বৰষুণ হয়, আৰু মানে সেইটো বহুত লোকেলাইজ, ধৰক এনেকুৱা নহয় যে এঘণ্টাৰ লগে লগে গোটেই লখিমপুৰ ডিষ্ট্ৰিক্টখন হ'ব বোলে, নহয় লখিমপুৰৰ ভিতৰত সৰু এজেগাত হৈ হৈ শেষ হৈ যাব বোলে, সেইটোক কয় ক্লাউডবাৰ্ষ্ট। সেইটো ক্লাউডবাৰ্ষ্ট হয় কোন জেগাত, ক্লাউডবাৰ্ষ্ট হয় বেচিকেলি য'ত মানে কনভেক্টিভ এক্টিভিটি খুব বেছি হয়, আৰু আমাৰ এৰিয়াটো যিহেতু এটা পাহাৰীয়া এৰিয়া, ধৰক আমাৰ অসমখন চাৰিওফালে পাহাৰে আগুৰি আছে, অকল মানে ৱেষ্টাৰ্ণ ছাইডটো আমাৰ খালী আৰু বাকী চাৰিওফালে পাহাৰ আছে। লগতে আমাৰ ইয়াত বহুত মইশ্চাৰ, বহুত মানে আমাৰ এটমছফিয়াৰত বহুত ৱাটাৰ ভেপাৰ, মানে ৱাটাৰ ভেপাৰ হিউমিডিটি আছে, আমাৰ খুব চুৱেটিং হয় ন আমাৰ বাৰু হ'লে, আৰু এনেকুৱা এটা যেতিয়া আপোনাৰ মইশ্চাৰ আছে আৰু মানে ধৰক আৰু বতাহতো মইশ্চাৰ আহিছে, বিশেষকৈ মনচুন প্ৰি মনচুন সময়ত যিটো আমাৰ এই জুন জুলাই আগষ্ট মানে বাৰিষা কাল প্ৰাক বাৰিষা কালত যিটো মানে খুব মইশ্চাৰ থাকে, আৰু তেনেকুৱা ক্ষেত্ৰত কি হয় যেতিয়া ধৰক টেম্পাৰেচাৰটো বাঢ়ি যায়, গৰম বতাহ ওপৰলৈ উঠে, কি লৈ উঠিলে বতাহটোৰ লগত মইশ্চাৰ লৈ গ'ল, আৰু উঠিবলৈ তাক কোনে সহায় কৰে, আমাৰ ইয়াত যে পাহাৰবিলাক আছে এই অৰোগ্ৰাফিটোৱে তাক সহায় কৰে, গতিকে আমাৰ এই ৰিজনটো কণ্ডিউচিভ হয় সেই তেনেকুৱা ধৰণৰ এটা ছিষ্টেম বনাবলৈ, একেবাৰতে পানীটো মানে নামি আহে, সেইটো মানে একেবাৰতে বৰষুণ দি দিয়ে, ডেট ইজ কল ক্লাউডবাৰ্ষ্ট, যেতিয়া এঘণ্টা 100 মিলিমিটাৰ হ'ব লাগিব।
1: নিশ্চয়কৈ শ্ৰোতাসকলে এই সন্দৰ্ভত গম পাইছে যে ক্লাউডবাৰ্ষ্ট আচলতে কি, ডাৱৰ বিস্ফোৰণ আচলতে কি। এইখিনিতে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে জলবায়ু পৰিৱৰ্তনৰ কথা আমি বাৰুকৈ কৈ, ইয়াৰ কিছু কাৰক আছে, এই কাৰকসমূহ কি আৰু এই কাৰকসমূহ প্ৰতিৰোধ কৰিবলৈ আমি কি কৰা উচিত, এগৰাকী বতৰ বিজ্ঞানী হিচাপে আপুনি কি ক'ব বিচাৰে?
0: জলবায়ু পৰিৱৰ্তন হৈছে সচৰাচৰ আমি আজিকালি খুবেই কৈ আছোঁ আৰু আমি ইয়াৰ প্ৰভাৱ নেদেখাও নহয়, যদি আমি আই এম ডি ডেটা ফালৰ পৰা যাওঁ বা আমাৰ হাতত থকা তথ্যৰ ফালৰ পৰা যাওঁ, হয় অসমতো ক্লাইমেট চেঞ্জ হৈছে, যদি আমি টেম্পাৰেচাৰ প্ৰফাইলটো চাওঁ যোৱা 100 বছৰত অসমৰ ওপৰত টেম্পাৰেচাৰটো বাঢ়ি গৈছে, অভাৰঅল যিটো এনুৱেল টেম্পাৰেচাৰ সেইটো বাঢ়ি গৈছে, ঠিক তেনেদৰে যদি আমি মনচুনৰ সময়ত হোৱা ৰেইনফলৰ এমাউণ্টটো চাওঁ সেইটো কমি গৈছে, গতিকে এইবিলাকে হৈছে মানে এটা এটা ইণ্ডিকেশ্যন যে টেম্পাৰেচাৰ বাঢ়ি গৈছে মানে ক্লাইমেটটো চেঞ্জ হৈছে। এতিয়া কথাটো হৈছে ক্লাইমেটটো চেঞ্জ হৈছে কেলে, ক্লাইমেট চেঞ্জৰ কথা ওৱান অফ দ্য মেইন কাৰণ বুলি যে এটমছফিয়াৰৰ টেম্পাৰেচাৰটো বাঢ়ি গৈছে, তাৰমানে ক'ৰবাত কিবা এটা হৈছে হয়নে, এটমছফিয়াৰত কিবা এটা ইমবেলেঞ্চ হৈছে, সেই ইমবেলেঞ্চটো কি, আগতে কি বেছি আছিল এতিয়া কি কমাই দিছোঁ, বা আগতে কি কমাইছিল এতিয়া কি বেছি হৈছে, দেৰ ইজ এ ইমবেলেঞ্চ, আৰু সেই ইমবেলেঞ্চটো ওৱান অফ দ্য থিং হৈছে যে আমাৰ এন্থ্ৰোপজেনিক যিটো মেন মেড যিটো চেঞ্জ হৈছে, মেন মেড ধৰক আপুনি বনাঞ্চল ধ্বংসই হ'ব পাৰে বা পাহাৰ কাটিয়েই হ'ব পাৰে, বা এটা ওৱান অফ দ্য ফেক্টৰ এইটো হয় যে ধৰক পৃথিৱীত আগতে 100 বছৰ আগত যিমান পপুলেশ্যন আছিল আজিৰ দিনত তাতকৈ বহুত বেছি পপুলেশ্যন আছে নেকি, সেইটো এটা কাৰক নোহোৱা নহয়, আৰু আগতে ধৰক সেই হিচাপে যিমান আছে তেনেকৈ কাৰ্বন চিংক আছিলে, গছ গছনি আছিলে, এতিয়া আমাৰ কাৰ্বন বেছিকৈ ওলাইছে আৰু চিংকটো আমাৰ কমি গৈছে নহয় জানো। আৰু এটা কথা যে ক্লাইমেট চেঞ্জটো এটা ডাঙৰ টাৰ্মৰ কাৰণে ব্যৱহাৰ, ডাঙৰ শব্দ মানে ধৰক আপোনাৰ এভাৰেজ 30 ইয়াৰ্ছত আপোনাৰ কেনেকৈ ধৰণে চেঞ্জ হৈছে, মিনিমাম মিনিমাম 30 ইয়াৰ্ছৰ উইণ্ড' এটা লওক, সেই

0: উইণ্ডটোত চাইহে কওঁ, মানে জেনেৰেলি আমি যেতিয়া ক্লাইমেট চেঞ্জ বুলি কওঁ সেইটো এশ বছৰৰ আমি চাই পেলাই কৈছোঁ, এশ বছৰ যদি চেঞ্জ হৈছে তেতিয়াহ'লে আদাৰৱাইজ এইটো ইণ্টাৰ ডিকেডেল চেঞ্জো হ'ব পাৰে বা ইণ্টাৰ কিবা পিৰিয়ডিকেল চেঞ্জো হ'ব পাৰে, ক্লাইমেট চেঞ্জ নহ'বও পাৰে, কিন্তু এশ বছৰ যেতিয়া আমি চাইছোঁ যদি চেঞ্জটো এটা ধৰণৰ আগবাঢ়ি গৈছে, ট্ৰেণ্ড এটা দেখাইছে, তেতিয়া সেইটো এইটো ক্লাইমেট চেঞ্জ। প্ৰয়োজন অনুসাৰে আমি পৃথিৱীৰ ওপৰত বেলেগ ধৰণে অলপ অত্যাচাৰো নকৰা নহয়, গতিকে সেইবিলাক এটা ইম্বেলেঞ্চ ক্ৰিয়েট কৰিছে, সেই ইম্বেলেঞ্চ ক্ৰিয়েট কৰাটোৱেই ক্লাইমেট চেঞ্জ আৰু সেইবিলাকে ক্লাইমেট চেঞ্জ কৰিছে।
1: হয় হয়, আচলতে খুব গুৰুত্বপূৰ্ণ কথা তেওঁ কৈছে যে আমি অকণমান অত্যাচাৰ নকৰা নহয়, পৃথিৱীখনৰ ওপৰত কৰিছোঁ আৰু সেয়ে হয়তো প্ৰকৃতি এতিয়া ৰুষ্ট হৈ পৰিছে, জলবায়ু পৰিৱৰ্তন হৈছে আৰু জলবায়ু পৰিৱৰ্তনৰ লগে লগে যিসমূহ এতিয়া ক্ষতি আছে সেয়া আমি ভোগ কৰিবলগীয়া হৈছে জনসাধাৰণে। ধন্যবাদ জনাইছোঁ বাইদেউ আপুনি আমাৰ শ্ৰোতাসকলক এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে।
0: ধন্যবাদ।
1: শ্ৰোতাসকল, যেতিয়া বানপানী হয় বা প্ৰচুৰ পৰিমাণৰ বৰষুণ হয় তেতিয়া আমি আমাৰ দুখনকৈ মূল যি নদী আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ কথা আমি কওঁ। এই ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বহু অৱবাহিকা আছে, এই অৱবাহিকাসমূহে এই যি জলস্তৰ আছে দুইখন নদীৰ বৃদ্ধি কৰাটো কিন্তু বহু পৰিমাণে এই অৱবাহিকাসমূহে অৰিহণা যোগাই আহিছে আৰু এই সন্দৰ্ভত জনাৰ বাবে আমাৰ সৈতে আজি আছে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ৰীতা ব্ৰহ্ম গয়াৰী বাইদেউ। বাইদেউ, এই সন্দৰ্ভত আপুনি আমাৰ শ্ৰোতাসকলক ক'ব নেকি?
2: নমস্কাৰ। মই হয় এই বিষয়ে ক'ম যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত যেনেকৈ দুটা নদীৰ অৱবাহিকা আছে, এটা যেনেকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকা, তাৰে জল বিভাজিকা যেনে তাৰ মানে ওপৰৰ ফালে পাহাৰ বা চাইডে চাইডে আশে পাশে ওখ ঠাইৰ পৰা যেনেকৈ বৰষুণ দিলে যেনেকৈ নদীৰ বা ডাঙৰ ডাঙৰ জলাশয়ত যে জল আহি জমা হৈ যিটো নেকি মানে মানে বেছি হৈ যায়, এতিয়া আমাৰ ওচৰে পাজৰে এইটোতো নিশ্চয় বানৰ আকাৰে সৃষ্টি হয়। সেইটোৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অকল আমি বতৰৰ পৰিমাণগত বৰষুণৰ মানে পূৰ্বাভাসটোহে আমি দিব পাৰোঁ আৰু, যেনেকৈ দুটা মানে অৱবাহিকাৰ কাৰণে আকৌ বিশটামান উপ অৱবাহিকা ভাগ কৰা হৈছে, সেইটো বিশটা অৱবাহিকাৰ কাৰণে আকৌ পৰিমাণগত যিটো বৰষুণৰ পূৰ্বাভাস দিয়া গৈছে যিটো নেকি কয় আমি কওঁ আমি কোৱাণ্টিটি প্ৰেচিপিটেশ্যন ফৰকাষ্ট আৰু কি, তো সেইটোৰো এটা ৰেঞ্জ আছে, যেনেকৈ বৰষুণ কম থাকিলে বা ড্ৰাই ছিজন যেনেকৈ মনচুন ছিজন বা বাৰিষাৰ বতৰ, সেইখিনি বতৰত আমি কেতিয়াবা ড্ৰাই ছিজনো পাওঁ, ড্ৰাই মানে পিৰিয়ডো পাওঁ বা বাৰিষাৰ পিৰিয়ডো পাওঁ, ড্ৰাই ছিজন হ'লে আমি তাত মানে 0.1 আৰু 10 মিলিমিটাৰৰ বৰষুণৰ পূৰ্বাভাসটো দিয়া গ'ল আৰু কি, যিটো নেকি খুব কম পৰিমাণ আৰু কি, তাত মানে 0.0 আহিব পাৰে বা 10 ml আহিব পাৰে, আৰু ইফালে কেতিয়াবা যে দেখা গ'ল যে বহুত মানে বৰষুণ হোৱাৰ সম্ভাৱনা আছে তেতিয়া আমি সেই উপ অৱবাহিকাবিলাকত বেছিকৈ দিয়া গ'ল, তো সেইবিলাক দিয়াৰ পিছত আমি CWC যিটো নেকি বানপানীৰ বিষয়ে আকৌ ডিষ্ট্ৰিক্ট লেভেললৈ মানে শ্বেয়াৰ কৰে, তেওঁলোকক অৱগত কৰাই যে মানে ডিষ্ট্ৰিক্ট লেভেলতো যে পানী স্তৰটো বৃদ্ধি হ'ব বা মানে পূৰ্বাভাসটো বা ফৰকাষ্টটো এনেকে তেনেকে দিয়া গৈছে আৰু কি, আমাৰ এটা ৰেঞ্জ আছে যে নেকি 26-50 ml য'ত নেকি যিকোনো এটা মানে উপ অৱবাহিকা বা কেচমেনত ইমানখিনি দিয়া মানে মানে হেভি ৰেইন, তাত মানে বহুত ফ্লাড হোৱাৰো সম্ভাৱনা যদি বৰষুণটো সঁচা সঁচি কি হয় আৰু কি।
1: আচলতে এনেধৰণৰ অৱবাহিকা উপ অৱবাহিকাসমূহৰ ফলতেই যিসমূহ আচলতে পানী প্ৰবাহিত হৈ আহে ব্ৰহ্মপুত্ৰ নদীলৈ বা বৰাক নদীলৈ প্ৰবাহিত হৈ আহে, তাৰ ফলতে আচলতে জলস্তৰ বৃদ্ধি পায় আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পালেই অনুমান কৰিব পৰা যায় যে আচলতে বানপানী হ'ব নে নহয় আৰু সেয়া বতৰ বিজ্ঞানে আমাৰ জনসাধাৰণক আগতীয়াকৈ বা এটা সতৰ্কবাণী তেওঁলোকে দিব পাৰে। ধন্যবাদ জনাইছোঁ বাইদেউ আপুনি আমাৰ শ্ৰোতাসকলক এই সন্দৰ্ভত জনোৱাৰ বাবে।
2: থেংক ইউ, ধন্যবাদ।
1: শ্ৰোতাসকল, এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছোঁ যিহেতু অসমখন এখন কৃষি প্ৰধান ৰাজ্য আৰু আমাৰ কৃষকসকলে বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে নিজৰ কৃষিকৰ্ম আগবঢ়াই লৈ গৈছে, এই ক্ষেত্ৰত বতৰ বিজ্ঞানে তেওঁলোকক কেনেধৰণৰ আগজাননী দিয়ে পূৰ্বাভাস দিয়ে সেই সন্দৰ্ভত কথা পতাৰ বাবে আমাৰ সৈতে এতিয়া আছে বতৰ বিজ্ঞান কেন্দ্ৰৰ এগৰাকী বিজ্ঞানী, তেখেত হৈছে ডলি হালৈ। বাইদেউ, প্ৰথমে আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
1: এতিয়া আহিছোঁ আমাৰ কৃষকসকলৰ কথালৈ, কৃষকসকলে নিশ্চয়কৈ আপোনালোকলৈ অপেক্ষা কৰি থাকে, আপোনালোকে কেনেধৰণৰ আগজাননী দিয়ে এই সন্দৰ্ভত আপোনালোকে কেনেধৰণৰ প্ৰচেষ্টা আগবঢ়াইছে?
3: হয় হয়, প্ৰথমতে নমস্কাৰ। আমাৰ অসম এখন কৃষি

0: নিঃসন্দেহ অসমৰ গাঁও অঞ্চলৰ 70% ক'ব গ'লে জনসাধাৰণৰ মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আমাৰ ইয়াতে কৃষিৰ ওপৰত নিৰ্ভৰ কৰাৰ কাৰণে আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা আমাৰ বিভিন্ন বুলেটিন বনোৱা যায়। প্ৰথমতে ক'ব বিচাৰোঁ যিটো আমি পূৰ্বাভাস দিওঁ, এই পূৰ্বাভাসটো আৰম্ভণিৰ কথাটো কৈছোঁ। আমি আমাৰ নয়ডাত থকা NCMRWF আৰু নতুন দিল্লীত থকা আমাৰ মুখ্য কাৰ্যালয়ত আমাৰ ছুপাৰ কম্পিউটাৰ থাকে, তাতে আমাৰ বিভিন্ন কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ সহায়, এইবিলাক বহুত জটিল হেৰি প্ৰক্ৰিয়া আৰু তাৰে পৰা আমাৰ বতৰৰ পূৰ্বানুমান অহা পাঁচদিনৰ বাবে প্ৰস্তুত কৰে। ইয়াতে আমি পূৰ্বানুমান পাওঁ, আমি আমাৰ ৱেবছাইটৰ পৰা আমাৰ পৰ্টেলৰ পৰা ডাউনলোড কৰোঁ। এই ৱেবছাইটত আমাৰ 8টা কাৰক থাকে, তাতে অহা পাঁচদিনৰ কাৰণে কিমান ৰেইনফল হ'ব, তাৰ উপৰি আমাৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা থাকিব, হেৰি বায়ুমণ্ডলৰ আৰ্দ্ৰতা থাকিব, ইও সৰ্বোচ্চ সৰ্বনিম্ন থাকিব, তাৰ উপৰি আমাৰ বতাহ থাকিব, বতাহৰ গতিবেগ আৰু দিশ থাকিব, তাৰ লগতে আৰু আমাৰ কিবা মেঘ থাকিব, মেঘৰ কিমান পৰিমাণ, যেনে আমাৰ আকাশখন আমি আমাৰ বতৰ বিজ্ঞানৰ ফালৰ পৰা আমি 8টা ভাগত বিভক্ত কৰিছোঁ, কিমান আমাৰ মেঘ আছে, আৰু গোটেইখিনি আপোনাৰ আচলতে খেতিত প্ৰভাৱ কৰে। ঠিক তেনেতে আমাৰ বায়ুমণ্ডলৰ যিটো তাপমাত্ৰা তাৰ ওপৰতো বহুত ডিপেণ্ড কৰে। আপোনাৰ বহুত গৰমত আমাৰ শস্য নষ্ট হৈ যায় তেনেকৈ, আৰু সঠিক যদি আমাৰ তাপমাত্ৰা থাকে যে সঠিক শস্যৰ কাৰণে, তেতিয়া আমাৰ সেয়া খেতি নদন বদন হয় নহয় জানো। তেনেদৰে আমাৰ বতাহৰ ক্ষেত্ৰত কৈছোঁ, বতাহৰ গতিবেগৰ ওপৰত বহুত বেছি গতিবেগ থাকিলে, প্ৰবল বতাহ থাকিলে আমাৰ গছ গছনি ভাঙি যায়, খেতি হালি পৰে নহয় জানো, তেনেকুৱা কথা। মই যিটো মেঘৰ পৰিমাণৰ কথা কৰোঁ, মেঘৰ পৰিমাণ আমাৰ সূৰ্যৰ পোহৰ খেতিৰ কাৰণে বহুত দৰকাৰ। বহুতো সময়ত যদি আমাৰ সূৰ্যৰ পোহৰ নপৰে, বহুত খেতি আমাৰ নষ্ট হৈ যায়, বিভিন্ন বেমাৰে দেখা দিয়ে, ভেঁকুৰজাতীয় বেক্টেৰিয়াজাতীয় বেমাৰে দেখা দিয়ে, সেইকাৰণে আমি খুবেই প্ৰয়োজন হয়। আৰু তাৰ কাৰণে আমি প্ৰথমে আমি কম্পিউটাৰ বেছ বুলি কৈছোঁ, আমি মডেল বেছ বুলি কৈছোঁ, আমি যি আমাৰ IMD পৰ্টেলৰ পৰা আমি পূৰ্বাভাস পাওঁ, আমি ডাউনলোড কৰোঁ। আমাৰ এগ্ৰিমেণ্ট ছেকশ্যন আছে আমাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰত, তাতে আমি লওঁ, লৈ পেলাই আমাৰ ইয়াতে কি কৰোঁ, সেইবিলাক হৈছে মডেল বেছ বুলি কয়। আমাৰ কম্পিউটাৰ এইটো সেই আপোনাৰ ছুপাৰ কম্পিউটাৰে গোটেই ভাৰতবৰ্ষৰ কাৰণে প্ৰগ্ৰেম এটা বনায়, তাৰ ওপৰত পূৰ্বাভাস প্ৰতি প্ৰদেশৰ কাৰণে বনায়। কিন্তু আমাৰ অসমখন ভৌগোলিকভাৱে কেনেকুৱা আমাৰ, হয়নে নহয়,
1: আমাৰ
0: এখন বৃহৎ ব্ৰহ্মপুত্ৰ নদী আছে, তাৰ উপৰি আমাৰ পাহাৰ পৰ্বত জংঘল গোটেই আমাৰ ইমান ধুনীয়া সুন্দৰ আমাৰ পূৰ্বাঞ্চল, উত্তৰ পূৰ্বাঞ্চল বুলি ক'ব গ'লে এই ভৌগোলিক পৰিৱেশে যিটো আমাৰ বায়ুমণ্ডলত এটা প্ৰভাৱ পেলায়। আমাৰ গুজৰাটত বা আমাৰ মুম্বাইত বেলেগ হ'ব এটা পৰিৱেশ, তাতে সাগৰৰ পাৰত বেলেগ হ'ব, ঠিক তেনেকৈ আমাৰ ৰাজস্থানত মৰুভূমি আছে, তাতে এটা যিটো আমাৰ ভৌগোলিক পৰিৱেশৰ প্ৰভাৱ পেলায় বেলেগ বেলেগ। আৰু সেইকাৰণে আমাৰ ইয়াতে আমাৰ চাইণ্টিষ্টসকল আছে, সদায় ৰাতিপুৱা আমাৰ ভিডিঅ' কনফাৰেন্স হয়, আমাৰ অল ইণ্ডিয়াৰ গোটেই ভাৰতবৰ্ষৰে চাইণ্টিষ্টসকলে জইন কৰে, তাতে আলোচনা কৰে, আৰু আলোচনা কৰি তাৰপিছত তেখেতসকলে এটা সঠিক মানে সিদ্ধান্ত এটা লয়, আৰু আমাৰ চাইণ্টিষ্টসকলে আমাৰ যিটো মডেল বেছ ফৰকাষ্টটো আৰু বেছি উন্নত কৰিবৰ কাৰণে, আৰু বেছি ফলপ্ৰসূ কৰিবৰ কাৰণে, তাতে যদি কিবা কিছুমান অলপ পৰিৱৰ্তন কৰিবলগীয়া থাকে, এই গোটেইখিনি আমাক তেখেতসকলে চাইণ্টিষ্টসকলে আমাক তেওঁলোকে আমাক অলপ জনায়, আৰু সেইমতে আমি যদি কিবা পৰিৱৰ্তন কৰিব লাগে আমি সেইখিনি আমি পৰিৱৰ্তন কৰি আমি আমাৰ এইটো পূৰ্বাভাসটোত আমি দুটা হেৰিত বনাওঁ, আমি মানে জিলা ভিত্তিক আৰু ব্লক লেভেল ভিত্তিত বনাওঁ ফৰকাষ্টটো। আমি পূৰ্বানুমান আমি আমাৰ MFU বুলি কওঁ, এগ্ৰ' মেটেৰিয়লজিকেল ফিল্ড ইউনিট, তেওঁলোকলৈ আমি পঠিয়াই দিওঁ, তেওঁলোক হৈছে আমাৰ GKMS আণ্ডাৰ প্ৰজেক্টৰ ওপৰত আপোনাৰ কাম কৰে, তাতে কৃষি বিজ্ঞানীসকল থাকে, কাৰণ কি আমিতো বতৰৰ ফৰকাষ্ট দিছোঁ, আমি কৃষিৰ ওপৰত আমি নাজানো, গতিকে তেওঁলোক কৃষি বিজ্ঞানী, আৰু তেখেতসকলে এই ফৰকাষ্টটো অধ্যয়ন কৰি তেওঁলোকে তাৰে ওপৰত যে কেনেকুৱা অহা পাঁচদিনত কেনেকুৱা যে বতৰ হ'ব তাৰ ওপৰত তেওঁলোকে কৃষি পৰামৰ্শ বুলি প্ৰস্তুত
1: হয়। আচলতে এনেধৰণে বতৰ বিজ্ঞান কেন্দ্ৰ, কৃষি বিভাগ, এই সকলোৱে আচলতে মিলি আমাৰ কৃষকসকলৰ বাবে আগজাননীটো দি আহিছে। ধন্যবাদ জনাইছোঁ বাইদেউ আপুনি সুন্দৰভাৱে আমাৰ শ্ৰোতাসকলক এই সন্দৰ্ভত জনোৱাৰ বাবে।
0: ধন্যবাদ
1: শ্ৰোতাসকলে, নিশ্চয় আজিৰ কথা পাতো অনুষ্ঠানটি শুনিলে আৰু যে আপোনালোকে নিশ্চয় গম পাইছে যে কেনেধৰণে বতৰ বিজ্ঞান কেন্দ্ৰ এটাই কাম কৰি আছে আৰু কেনেধৰণে আমাৰ জনসাধাৰণক আগজাননী তেওঁলোকে দি আহিছে। টেকন'লজি এতিয়া বহুত আগবাঢ়িছে আৰু ইয়াৰ জৰিয়তে বতৰ বিজ্ঞানীসকলেও আমাৰ জনসাধাৰণক পূৰ্বাভাস এটা দিয়াৰ ক্ষেত্ৰত, পূৰ্ব অনুমান এটা দিয়াৰ ক্ষেত্ৰত নিজৰ অৰিহণা আগবঢ়াই আহিছে। আৰু ইয়াৰ লগে লগে কথা পাতোঁ আহক অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। অনুষ্ঠানটি আগ ধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

শ্ৰোতাসকলে ইমান পৰে কথা পাতো আহক অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আমাৰ পোনপটীয়া অনুষ্ঠান আজিৰ দিনটো। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 27 তাৰিখ, ইংৰাজী 2026 চনৰ আগষ্ট মাহৰ 13 তাৰিখ। আজি প্ৰতিপদ তিথি, অশ্লেষা নক্ষত্ৰ। মই অৰ্ণৱ কুমাৰ নাথে আৰম্ভ কৰিছোঁ আজিৰ দিনটো।

প্ৰথমে শ্ৰোতাক দিবলৈ লৈছোঁ আজি ৰাজ্যত প্ৰকাশিত দৈনিক বাতৰি কাকতত প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিসমূহৰ শিৰোনাম। অসমীয়াৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ, অৰ্থনৈতিক অৱৰোধ আৰম্ভ, অৰুণাচলী আৰক্ষীৰ প্ৰতিবাদকাৰীৰ হতাহতি, সীমান্তৱৰ্তী বান্দৰদেৱা, পহুমৰা, বিশ্বনাথৰ ৰাজগড়, বগীনদী, গোগামুখ, চিলাপথাৰ, জোনাইৰ ৰুকচিন গেট, পাছিঘাটৰ লেকু, শদিয়াৰ শান্তিপুৰ, জাগোনৰ নামচিক গেটত টি এম পি কেৰ নেতৃত্বত অৰ্থনৈতিক অৱৰোধ, ৰাজপথ আবদ্ধ, হেজাৰ হেজাৰ বাহন, অৰুণাচলীৰ জংগলৰাজ নচলিব, পেমাখাণ্ডু মুৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিৱেশ, ধেমাজি জিলা বন্ধ সৰ্বাত্মক। বানপীড়িত প্ৰতিটো পৰিয়ালক 10 লাখকৈ সাহাৰ্য দিয়াৰ দাবী। স্বাধীনতা দিৱসতে শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ত অনশনত বহিব শিৱসাগৰ বিধায়ক অখিল গগৈ। কক্ৰোচৰ নেতা দীপকেৰ ঘোষণা, শীঘ্ৰে ঘোষণা হ'ব যন্তৰ মন্তৰ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী। অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা হ'ব মেট্ৰিক পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ, প্ৰপত্ৰত শিক্ষাৰ্থীৰ বেংক একাউণ্ট নম্বৰ দিয়াটো বাধ্যতামূলক। উজনিত সংঘটিত জলপ্ৰলয়ৰ পিছত সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা, অসমত কয়লা নাই, বিহুবৰ চন্তকত হোৱা নাই খনন, 100% ঘৰ ধ্বংস হোৱা অঞ্চলত মডেল হাউচিং প্ৰকল্প নিৰ্মাণৰ কথা চিন্তা চৰকাৰৰ, ক্ষয়ক্ষতিৰ বুজ ল'বলৈ চলিব তিনি তৰপীয়া জৰীপ, গোধনৰ ক্ষতি হোৱা অঞ্চলত স্থাপন হ'ব মিল্ক প্ৰচেছিং চেণ্টাৰ, মুখ্যমন্ত্ৰী সাহায্য পুঁজিত জমা হৈছে 142 কোটি টকা, ক্ষতিগ্ৰস্তক সহায় কৰাসকলক সন্মান জনাব চৰকাৰে, নজৰত থাকিব 72গৰাকী ইউটিউবাৰ। যোৰাবাটৰ বনাঞ্চল নোহোৱা কৰাৰ বাবে মেঘালয়ৰ পৰা নামি আহিছে পানীৰ ঢল, গুৱাহাটীৰ বান সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। সীমান্তৰ পৰিস্থিতিক লৈ উদ্বিগ্ন দুই ৰাজ্যৰ দল সংগঠন, টি এম পি কেৰ সভাপতিৰে দিল্লীত অৰুণাচলৰ সাংসদ তাপিৰ গাঁৱৰ বৈঠক, অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰৰ আহ্বান সাংসদ গাঁৱৰ, পৰিস্থিতিক লৈ ইটানগৰৰ বৈঠকত মিলিত হ'ল গালো ছাত্ৰ সন্থা, অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা। মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণেৰে দাবী দেউব্ৰত শইকীয়াৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য দিব লাগিব 11গৰাকী প্ৰৱাসী অসমীয়াই। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা মালিকাধীন মহাবীৰ একোৱা গোপনে খোলাক লৈ আদালতত অৱমাননাৰ গোচৰ। এতিয়া শুনক ইতিহাসত আজিৰ দিনটো।

2003 চনৰ আজিৰ দিনটোতেই লেখক সাহিত্যিক ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যু। সাহিত্যিক আৰু চলচ্চিত্ৰ পৰিচালক ভৱেন্দ্ৰনাথ শইকীয়া 1932 চনৰ 20 ফেব্ৰুৱাৰীত নগাঁৱত জন্ম হৈছিল। তেওঁ নগাঁও চৰকাৰী হাইস্কুলৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল 1948 চনত। কটন কলেজৰ পৰা বিজ্ঞানত অনাৰ্চসহ স্নাতক ডিগ্ৰী লৈছিল 1950 চনত। কলকাতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। লণ্ডন বিশ্ববিদ্যালয়ৰ নিউক্লিয় বিজ্ঞানৰ তেওঁ ডক্টৰেট। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে কৰ্মজীৱন

আৰম্ভ কৰে আৰু ক্ৰমে বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰণয়ন বিভাগৰ সচিব, উত্তৰ পূব সীমান্ত ৰেলৱে আয়োগৰ চেয়াৰমেন, জ্যোতিচিত্ৰবনৰ চেয়াৰমেন, অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ চেয়াৰমেন আদি কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। অসমীয়া বাৰ্তালোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক, শিশু আলোচনী সঁফুৰাৰ সম্পাদক তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ স্থাপনৰ অন্যতম গুৰিয়াল আছিল ভৱেন্দ্ৰনাথ শইকীয়া। সৰল নিৰলংকাৰ ভাষাৰ জৰিয়তে কলাৰ মাধুৰ্য আৰু কাব্যিক লাৱণ্য ফুটাই তোলাত সিদ্ধহস্ত নিম্নবিত্ত আৰু মধ্যবিত্ত জীৱনৰ এগৰাকী তীক্ষ্ণ পৰ্যবেক্ষক, সূক্ষ্ম বিশ্লেষক ভৱেন্দ্ৰনাথ শইকীয়াই কেইবাখনো মূল্যৱান উপন্যাস, সংকল্প, গল্প সংকলনেৰে অসমীয়া আধুনিক সাহিত্যক চহকী কৰিছে। তেওঁ প্ৰকাশিত পুথি শৃংখল, সেন্দুৰ, গহ্বৰ, অন্তৰীপ, প্ৰহৰী, বৃন্দাবন, ৰম্যভূমি, গল্প আৰু শিল্প, জীৱনবৃত্ত, জীৱনৰেখা ইত্যাদি লগতে ছয় দশকৰ গদ্য। 1973 চনত সেন্দুৰ গল্প সংকলনৰ বাবে প্ৰকাশন পৰিষদৰ বঁটা, 76 চনত শৃংখ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1990 চনত তেওঁ লাভ কৰে অসম উপত্যকা সাহিত্য বঁটা, 1998 চনত শংকৰদেৱ বঁটা, 2001 চনত ভৱেন্দ্ৰনাথ শইকীয়াই লাভ কৰে পদ্মশ্ৰী সন্মান। অসমীয়া চলচ্চিত্ৰ জগতৰ খ্যাতিমান পৰিচালক ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰিচালিত ছবিকেইখন হ'ল সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস, কোলাহল ইত্যাদি। ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰজত কমল বঁটাও লাভ কৰিছিল। ইয়াৰ উপৰি অগ্নিস্থান ছবিৰ বাবে তেওঁ লাভ কৰে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই মই হিমাদ্ৰী দাস আৰু মোৰ সতীৰ্থ
1: মই নৱজিত শৰ্মাই
0: আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ যুৱবাণী অনুষ্ঠান।
1: সুৰৰ সোঁতত ভাহি অহা এক মধুৰ সন্ধিয়া, প্ৰতিভাৰ পক্ষীৰে উৰিবলৈ ধৰিছে নতুন আকাশত। যুৱ হৃদয়ৰ সপোন, সাধনা আৰু সংগীতৰ স্পন্দনত আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান যুৱ প্ৰতিভা।
0: আজি আমাৰ মাজত উপস্থিত আছে দুগৰাকী প্ৰতিভাশালী যুৱশিল্পী, এগৰাকী মধুৰ কণ্ঠৰ গৰাকী তথা তেজপুৰ মহাবিদ্যালয়ৰ 2026-27 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী শ্ৰদ্ধা তিৱাৰী,
1: আৰু আনগৰাকী হৈছে চতিয়া নিবাসী তথা অলপতে হৈ যোৱা ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ উদ্যোগত সংস্কৃতি সংগ্ৰাম 2026ৰ যি অনুষ্ঠান হৈছিলে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত, সেই অনুষ্ঠানত তেখেতে বাদ্যযন্ত্ৰৰ শিতানত শ্ৰেষ্ঠ বাঁহীবাদক হিচাপে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেখেত হৈছে চতিয়া নিবাসী বেদান্ত ফুকন।
0: তেওঁলোকৰ সুৰ, অনুভৱ আৰু যাত্ৰাৰ কাহিনীৰে আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ অনুষ্ঠান।
1: পোনপ্ৰথমে তোমালোক দুয়োগৰাকীকে আমাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: প্ৰথমতে তোমালোকৰ চমু পৰিচয়টি আমাৰ শ্ৰোতাসকললৈ আগবঢ়াবা। আমি শ্ৰদ্ধা তোমাৰ সৈতে আৰম্ভ কৰিব বিচাৰিছোঁ।
2: আকাশবাণী তেজপুৰ পৰিয়াললৈ আৰু সকলো শ্ৰোতাসকললৈ মোৰ আন্তৰিক নমস্কাৰ। মই শ্ৰদ্ধা তিৱাৰী। মই তেজপুৰ মহাবিদ্যালয়ৰ 3rd semester ইংৰাজী বিভাগৰ ছাত্ৰী। এই বৰ্ষত মোক বেচিংগাৰ 2026-2027 সন্মানেৰে সন্মানিত কৰা হৈছে। আজি তেজপুৰ আকাশবাণী কেন্দ্ৰত উপস্থিত থাকিব পাই মই বহুত আনন্দিত অনুভৱ কৰিছোঁ।
1: বেদান্ত, এবাৰ আমি তোমাৰ কাষলৈ আহিব বিচাৰিছোঁ। তোমাৰো চমু পৰিচয়টি আমাৰ শ্ৰোতাসকললৈ প্ৰেৰণ কৰিবা।
3: হয়, নমস্কাৰ। মোৰ নাম শ্ৰী বেদান্ত ফুকন। মোৰ দেউতাৰ নাম শ্ৰীযুত জ্যোতিষ ফুকন।

0: আৰু মাতৃৰ নাম গীতা ফুকন, মই ভকত গাঁও নিবাসী আৰু এইবাৰ ITI ফাৰ্ষ্ট ছেমিষ্টাৰত মই এডমিশ্যন লৈছোঁ।
1: বেদান্ত, আমি জানো যে তুমি এটা সাংস্কৃতিক পৰিয়ালৰ পৰা আগবাঢ়ি আহিছা, তোমাৰ পিতৃ এগৰাকী শিক্ষক হোৱাৰ উপৰিও এগৰাকী নাট্যশিল্পী।
0: হয়,
1: তুমি তোমাৰ ঘৰত এটি সাংস্কৃতিক পৰিৱেশ কেনেদৰে অনুভৱ কৰিছিলা, কোৱাচোন।
0: সাংস্কৃতিক পৰিৱেশ বুলিবলৈ আপোনাৰ প্ৰথম মই নাটকৰ লগত জড়িত আছিলোঁ, তাৰপৰা তেনেকৈ লাহে লাহে মই মিউজিক লাইনলৈ মানে ইণ্টাৰেষ্টটো আহিলে আৰু তেনেকৈ জড়িত।
1: আজি আমি লক্ষ্য কৰিছোঁ যে তুমি আমাৰ এই যুৱ প্ৰতিভা অনুষ্ঠানটিলৈ তোমাৰ বহুকেইডাল বাঁহী লৈ আহিছা।
0: হয়,
1: অনুষ্ঠানৰ আৰম্ভণিতে তুমি যদি আমাক কিবা এটা শুনোৱা নিশ্চয়কৈ ভাল লাগিব।
0: হয়, এটি বৰগীত বজাবলৈ চেষ্টা কৰিছোঁ।

0: ধন্যবাদ।
1: ধন্যবাদ বেদান্ত, তোমাৰ বাঁহীৰ সুৰে সঁচাকৈ অনুষ্ঠানটি আৰম্ভণিতে মধুৰতাটো বৃদ্ধি কৰিছে।
2: হয়, এবাৰ শ্ৰদ্ধা তোমাৰ কাষলৈ আহিছোঁ। প্ৰথমে তোমাৰ কণ্ঠত এটি গীত শুনি ল'বলৈ বিচাৰিছোঁ।
3: আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি সুন্দৰ গীত পৰিৱেশন কৰিম।

0: ধন্যবাদ।
1: খুবেই ধুনীয়া শ্ৰদ্ধা, অনুষ্ঠানটিৰ আৰম্ভণিতে তোমাৰ কণ্ঠত এই গীতটি শুনি আচলতে সঁচাকৈয়ে আপ্লুত হৈছোঁ। তোমাৰ সংগীতৰ যাত্ৰাৰ আৰম্ভণি কেনেধৰণে হৈছিল?
0: সৰুৰে পৰাই মই গানৰ প্ৰতি বহুত আগ্ৰহ আছিল। মই 4 বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিলোঁ। সেই সময়ৰ পৰাই মই বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অংশগ্ৰহণ কৰি আহিছিলোঁ। গতিকে মই সৰুৰ পৰাই মঞ্চত তেনেকৈ গীতবোৰ গাই মই আগবাঢ়ি গৈছোঁ আৰু শিকিও আছোঁ এতিয়া, আৰু শিকি যাম।
1: বেদান্ত, তোমালৈও একেই প্ৰশ্ন। তুমি যিহেতু বাঁহী বজোৱা, গতিকে তোমাৰ এই যাত্ৰাৰ আৰম্ভণি কেনেধৰণে হৈছিল?
2: পূজাৰ সময়ত যেতিয়া আমি ধৰক পূজা চাবলৈ গৈছিলোঁ, তেতিয়া এই 30 টকীয়া 40 টকীয়া বাঁহীবোৰ যে পায় তেনেকৈ কিনি আনি এনেই বজোৱা হৈছিলে। স্কেল চিস্কেলৰ তেতিয়া কোনো কথা নাছিলে। মোৰ তেনেকৈ বাঁহী দেখি কিনিবলৈ মন গৈছিলে। 30-40 টকীয়া বাঁহী তেতিয়া পায়, এতিয়াও পায় বাৰু। তেনেকৈ কিনি কিনি কিনি তাৰপিছত আপোনাৰ নিজে বনাবলৈ চালোঁ ঘৰতে, বাঁহৰ বাৰীৰ বাঁহ কাটি। তাৰপিছত তেনেকৈ চালোঁ, তাৰপিছত আপোনাৰ এই নৱজিৎ বৰা বুলি কয় এজন নগাঁৱৰ, তেখেতৰ এটা ৰাসৰ সুৰ ভাইৰেল হৈছিলে, তাৰপিছত সেইটোৱে মই বজাবলৈ ল'লোঁ অনবৰতে। সেইটো বজাই সেইটোৱে বজাবলৈ ল'লোঁ। তাৰপিছত তেনেকৈ তাতে আমাৰ গুৰু এজন আছিলে, তেখেতৰ তাত ক্লাছ ল'লোঁ, তাৰপিছত আজি এইটো পৰ্যায় পাবলৈ সক্ষম হ'লোঁ।
3: বেদান্ত, তুমি বাৰু বাঁহীৰ উপৰি অন্য কিবা বাদ্যযন্ত্ৰ বজাবলৈ জানানে বাৰু, বা শিকি আছা নেকি বাৰু?
2: হয়, প্ৰায়খিনিয়ে জানো। ষ্ট্ৰিংছৰ বাদ দি মই প্ৰায়খিনিয়ে জানো।
3: এইবাৰ তুমি আমাৰ শ্ৰোতাসকলক কি শুনাব বিচাৰিবা?
2: এইবাৰ আপোনাৰ পৰজনমৰটো অকণ বজাবলৈ চেষ্টা কৰিম।
3: নিশ্চয়।

0: ধন্যবাদ।
1: খুবেই সুন্দৰ হৈছে বেদান্ত। শ্ৰদ্ধা, মই এবাৰ তোমাৰ কাষলৈ আহিবলৈ বিচাৰিছোঁ। তুমি যিহেতুকে এবাৰ 2026-27 বৰ্ষৰ তেজপুৰ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছা, তেনেস্থলত তোমাৰ অনুভৱ কেনেকুৱা?
2: এই সন্মানে মোক আৰু অধিক মনোযোগেৰে সংগীতৰ চৰ্চা কৰিবলৈ উৎসাহ দিছে। মই সংগীতৰ চৰ্চা অব্যাহত ৰাখিবলৈ বিচাৰোঁ আৰু মই চেষ্টা কৰিম যে মই ভৱিষ্যতত আৰু ভালকৈ মই সংগীতৰ চৰ্চা কৰোঁ আৰু ধুনীয়াকৈ গাই যাওঁ।
1: শ্ৰদ্ধা, তোমাৰ উত্তৰণে আমাৰ কাম্য। এইবাৰ আমাৰ শ্ৰোতাসকলক তুমি কি শুনাব বিচাৰিবা?
2: এতিয়া মই এটি আধুনিক গীত গাবলৈ চেষ্টা কৰিম।

0: ধন্যবাদ।
1: সঁচাকৈয়ে বহুত ধুনীয়া হৈছে শ্ৰদ্ধা। বেদান্ত, আমি অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলোঁ যে ভাৰত চৰকাৰৰ যি মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ উদ্যোগত কিছুদিন পূৰ্বে 11 জুলাইৰ পৰা 31 জুলাইলৈ সংস্কৃতি সংগম 2026ৰ সহযোগত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত 4ৰ্দশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বাদ্যযন্ত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল আৰু তাত তুমি শ্ৰেষ্ঠ বাঁহীবাদকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছা। আৰু তুমি আমাক জনাইছা ইতিপূৰ্বে অনুষ্ঠানৰ আগতে যে 5 আৰু 6 ডিচেম্বৰত মায়ানগৰী মুম্বাইত অনুষ্ঠিত হ'ব 4ৰ্থ আন্তঃৰাষ্ট্ৰীয় মুম্বাই কাৰ্নিভেল প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাত তুমি অংশগ্ৰহণৰ সুযোগ লাভ কৰিছা। তেনে ক্ষেত্ৰত তোমাৰ অনুভৱ কেনেকুৱা আৰু তুমি এই প্ৰতিযোগিতাৰ বাবে কেনেকৈ নিজক প্ৰিপেয়াৰ কৰি আছা?
2: হয়, অনুভৱ খুবেই ভাল। আচলতে মোৰ কোনো তেনেকৈ প্ৰেক্টিচ নাছিলে। ৰাতি 12টাত প্ৰেক্টিচ কৰি মই দেউতাৰ পৰা গালিও খাইছিলোঁ, তাৰপৰা তেনেকৈ আপোনাৰ পাবলৈ সক্ষম হ'লোঁ। তাত আপোনাৰ 300ৰ অধিক আছিলে পাৰ্টিচিপেণ্ট, তাৰপৰা এতিয়া মুম্বাইৰ কাৰণে প্ৰস্তুতি চলাই থকা হৈছে।
3: বেদান্ত, তোমাৰ প্ৰিয় শিল্পী বুলি ক'লে তুমি কাৰ কথা ক'ব বিচাৰিবা?
2: মই দীপক শৰ্মা ছাৰৰ কথা ক'ব বিচাৰিম।
3: হয়,
1: আমি জানো যে বাঁহীত বিভিন্ন ৰাগ বজোৱা হয়, অষ্টৰাগৰ বিভিন্ন অংশ আছে তাৰ ভিতৰত। সেয়া লাগিলে ভৈৰৱী ৰাগেই হওক বা ভূপালী ৰাগেই হওক বা বিভিন্ন আছে, তাৰ ভিতৰত সন্ধিয়া যি ভূপালী ৰাগ বজোৱা হয় সেই ভূপালী ৰাগৰ এটি অংশ আমাৰ শ্ৰোতাসকলক শুনাবা নেকি বাৰু?
2: হয়, মই চেষ্টা কৰিম।

0: ধন্যবাদ।
1: শ্ৰদ্ধা, এবাৰ তোমাৰ কাষলৈ আহিছোঁ। তোমাৰ প্ৰিয় শিল্পী বুলি ক'লে কাৰ কথা ক'ব বিচাৰিবা?
2: প্ৰিয় শিল্পী বুলি ক'লে মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথা ক'বলৈ বিচাৰোঁ, কাৰণ মই মোৰ জীৱনৰ প্ৰথম গীতটো মই ডক্টৰ ভূপেন হাজৰিকাৰ মানুহৰ মানুহৰ বাবেতো মই শুনি শিকি মই ডাঙৰ হৈছোঁ। গতিকে ডক্টৰ ভূপেন হাজৰিকাদেৱ মোৰ কাৰণে এজন ইনস্পিৰেশ্যন হয় ছিংগিঙৰ কাৰণে। গতিকে মই ডক্টৰ ভূপেন হাজৰিকা দেৱক বহুত সন্মান কৰোঁ। তেখেতৰ গীতবোৰ শুনি ভাল পাওঁ আৰু তেখেতৰ গীতবোৰ গায়ো ভাল পাওঁ মই। তেখেতৰ গীতবোৰে মোক বহুত অনুপ্ৰাণিত কৰে আৰু তেখেত চিৰজীৱনৰ কাৰণে আমাৰ মাজত জীয়াই থাকিব।
1: হয়, সঁচাকৈয়ে অসমৰ মহান সংগীতজ্ঞসকলে আচলতে আমাৰ অসমীয়া সমাজত, আমাৰ অসমীয়া

0: বেদান্ত, তোমাৰ ওচৰলৈ আহিছোঁ। তুমি যিহেতু সৰুৰে পৰা বাদ্যযন্ত্ৰ বজোৱা, গতিকে তুমি দৈনিক অনুশীলন কেনেদৰে কৰা?
1: হয়, মোৰ কোনো তেনেকৈ টাইম টেবুল নাই, যেতিয়াই যোনটো মন যায় তেনেকৈ প্ৰেক্টিচ কৰা হয়।
0: যিহেতু তুমি বাদ্যযন্ত্ৰৰ লগত জড়িত আছা, গতিকে বাদ্যযন্ত্ৰ শিকিবলৈ কিমান ধৈৰ্য আৰু সময় লাগে, তুমি কি ভাবা?
1: হয়, ধৈৰ্যটোতো বহুতেই প্ৰয়োজন, তাৰোপৰি লাগিব আপোনাৰ আগ্ৰহটো। যোনটো যোনে যি বজাব আগ্ৰহ কৰে সেইটোতে সফল হ'ব পাৰে। যদিহে আপোনাৰ ধৰক এতিয়া বাঁহীটোতো লাগি থাকিব লাগিব এনি টাইম, তেতিয়াহে সফলতা হ'ব পাৰি। আৰু ধৰক কিছুমানে গীটাৰখন আনি শিকা দেখা যায়, সপ্তাহমান শিকি গীটাৰখন আকৌ এটা চুকত পৰি থকাহে দেখা যায়। গতিকে সেই আগ্ৰহটো লাগিব, মানুহৰ আগ্ৰহটো থাকিলে সফল হ'ব পাৰি বুলি মই ভাবোঁ।
2: আমি ইমান সময়ে দুয়োজনৰ পৰা ইণ্ডিভিজুৱেলি বিভিন্ন বাঁহীত বিভিন্ন সুৰ আৰু শ্ৰদ্ধা তোমাৰ ফালৰ পৰা গীত শুনিলোঁ। এইবাৰ আমি দুয়োজনৰ সৈতে সংলগ্নভাৱে কিবা এটি শুনিব বিচাৰিছোঁ।

0: ধন্যবাদ।
1: আমাৰ হিয়াৰা মথু জুবিন গাৰ্গদেৱৰ গীতটি আচলতে শ্ৰদ্ধা, তোমাৰ কণ্ঠত প্ৰাণ পাই উঠিছে। বেদান্ত, তোমাৰ ওচৰলৈ আহিছোঁ। আগন্তুক দিনত তোমাৰ পৰিকল্পনা কি?
2: হয়, মই মিউজিক লাইনৰ লগতে ছাউণ্ড ইঞ্জিনিয়াৰিংটো কৰিম বুলি ভাবি থৈছোঁ।
1: শ্ৰদ্ধা, তোমাৰ কাষলৈ আহিছোঁ, তোমাৰ ভৱিষ্যত পৰিকল্পনা কি সংগীতক লৈ?
3: ভৱিষ্যতত মই সংগীত আৰু পঢ়া শুনা দুয়োটাকে সমানে আগবঢ়াই নিব বিচাৰোঁ। মই গানৰ লাইনতো মই যদি কিবা মই তেনেকৈ চান্স পাওঁ মই ট্ৰাই কৰিম মই ভালকৈ আৰু গাই যাবলৈ, আৰু পঢ়া শুনা মই সমানে লৈ যাবলৈ চেষ্টা কৰিম।
1: হয়, তোমালোক দুয়োগৰাকীলৈ আকাশবাণীৰ তৰফৰ পৰা শুভেচ্ছা থাকিল এনেদৰে তোমালোকে তোমালোকৰ সংগীতৰ চৰ্চা অব্যাহত ৰাখা।
4: আমি অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি যিহেতুকে উপনীত হৈছোঁ, সেয়েহে তোমালোক দুয়োজনৰ ফালৰ পৰা আমি সংলগ্নভাৱে আৰু এটি সংগীত শুনিব বিচাৰিছোঁ।
3: আমি বিহু গীত এটি আমি শুনাব বিচাৰোঁ।

0: ধন্যবাদ
1: ধন্যবাদ।
2: সুৰৰ এই মধুৰ যাত্ৰাৰ অন্তিম ক্ষণত মনটো যেন এতিয়াও বাঁহীৰ সুৰত ভাহি আছে, আৰু কণ্ঠৰ মাধুৰীয়ে ৰাখি গৈছে এক কোমল অনুভৱৰ ছাঁ।
3: আজিৰ যুৱ প্ৰতিভা অনুষ্ঠানত শ্ৰদ্ধা তিৱাৰী আৰু বেদান্ত ফুকন, তোমালোকৰ সুৰ, সাধনা আৰু নিষ্ঠাই আগন্তুক দিনত আৰু বহুদূৰ আগবাঢ়ক। তোমালোকৰ পথ হওক সাফল্যৰ পোহৰেৰে আলোকিত, আৰু সংগীতৰ আকাশত তোমালোকৰ নাম এটা দীপ্তিমান তৰাৰ দৰে জিলিকি থাকক, এই আমাৰ শুভকামনা। পুনৰ এনেধৰণৰ যুৱ প্ৰতিভাক আপোনালোকৰ সৈতে চিনাকি কৰাই দিয়াৰ প্ৰতিশ্ৰুতি লৈ মই হিমাত্ৰী দাস
2: আৰু মই নৱজিত শৰ্মাই
3: আজিৰ যুৱবাণী অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। আজিৰ অনুষ্ঠানটিৰ আদ্ধৰতা আৰু সম্পাদনা হিমাত্ৰী দাস আৰু নৱজিত শৰ্মাৰ, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।
2: ধন্যবাদ।

এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতে 8:45 দিল্লী কেন্দ্ৰযোগে সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 ইংৰাজী বাতৰি নিউজ এট 9 শ্ৰোতাসকলে শুনিবলৈ পাব।

0: Forward Elena Svitolina of Ukraine by 6-3, 1-6, 6-3 in the semi-finals today. In men's singles, defending champion Ben Shelton will face Brandon Nakashima in an All-American final at Montreal tomorrow. Benchmark domestic equity indices ended on a mixed note today. We have a report.
1: Sensex registered gains of 114 points to close at 78,080. Nifty declined by 40 points, 0.16%, to settle at 24,396. In the broader market on the National Stock Exchange, the Mid-Cap 100 Index gained over 0.1% and the Small-Cap 100 Index rose 0.3%. In the foreign exchange market today, the rupee depreciated by 10 paise to end at 95 rupees and 44 paise against the US dollar. With Ayushi's report, Arjun Chaudhary for Akashvani News.
0: In some more news, Jammu and Kashmir Police activated the National General Emergency Response System, Dial 112, today for immediate assistance to people during emergencies through a single helpline. The police said the service is available through all police stations across the Jammu zone. And now before we end the bulletin, the headlines once again. Monsoon session of Parliament concludes with passage of 12 bills. Government blames opposition for debate-less session. Country's exports register robust growth of over 13% in July. A UNSC report attributes to the Red Fort blast in Delhi to Al-Qaeda. Red warning for heavy rain in Chhattisgarh. Jharkhand, Odisha, Gangetic, West Bengal, Himachal Pradesh and Uttarakhand to receive very heavy rain for next few days. And in the Commonwealth Fencing Championship, Indian team dominates with 35 medals, comprising 13 gold. That is all in the news at 9. Good night.
2: Ea, Agagoni Tespur. Aji Bisho Ongodan Dibok. Bisho Ongodan Dibok Upolokhe. আমার এক বিশেষ অনুষ্ঠান শ্রোতালৈ আগবঢ়াইছো।
3: প্রিয় শ্রোতা, এয়া আকাশবাণী তেজপুরৰ দ্বাৰা প্ৰচাৰিত অনুষ্ঠান। আপোনালোকক সাদৰ সম্ভাষণ জনাই মই ময়ূৰাক্ষী নাথে আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ অনুষ্ঠান। প্ৰিয় শ্রোতা, আজি 13 আগষ্ট, বিশ্ব অংগদান দিৱস। অংগদান হৈছে মানৱতাৰ এনে এক মহৎ কৰ্ম যাৰ জৰিয়তে আমি মৃত্যুৰ পিছতো আন এজন ব্যক্তিৰ জীৱনত নতুন পোহৰ বোৱাই আনিব পাৰোঁ। বিশ্বজুৰি প্ৰতিবছৰে লাখ লাখ লোকে কেৱল সুস্থ অংগ প্ৰত্যংগৰ অভাৱত অকাল মৃত্যুক সাৱটি ল'বলগীয়া হয়। আমাৰ এটা সৰু সিদ্ধান্তই এটা অংগদানেই নতুন জীৱন দান কৰিব পাৰে একাধিক অসুস্থ ব্যক্তিক। অংগদান সম্পৰ্কে সমাজত চলি থকা ভ্ৰান্ত ধাৰণাসমূহ আঁতৰাই লোকসকলক সচেতন কৰা আৰু জীৱন ৰক্ষাৰ এক মহৎ কাৰ্যত সকলোকে আগবাঢ়ি আহিবলৈ উৎসাহিত কৰাই হৈছে আজিৰ এই দিৱসৰ মূল উদ্দেশ্য। আহক, আজিৰ এই বিশেষ দিনটোত আমি অংগদান সম্পৰ্কে স্পষ্ট ধাৰণা লওঁ, ভুল ধাৰণাসমূহ দূৰ কৰোঁ আৰু আনৰ জীৱন ৰক্ষাৰ বাবে অংগদানৰ সংকল্প গ্ৰহণ কৰোঁ। আজিৰ এই মহৎ দিনটোৰ বিষয়ে আমি আলোচনা কৰিবলৈ আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰ কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডাক্তৰ মেজৰ ধ্ৰুৱজ্যোতি বৰা। ডাঙৰীয়া, পুনতে আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ।
4: নমস্কাৰ মৰাকী, আৰু নমস্কাৰ সমূহ শ্ৰোতাবৃন্দলৈ।
3: হয়, আজি যিহেতু বিশ্ব অংগদান দিৱস, গতিকে পুনতেই আপোনাৰ পৰা জানিব বিচাৰিছোঁ অংগদান দিৱসৰ মহত্ব কি।
4: হয়, আজিৰ দিনটো আচলতে সম্পূৰ্ণ মহত্বপূৰ্ণ দিন হয়, কাৰণ কি এজন মানুহে অন্য এজন মানুহক যদি তেখেতৰ অংগ প্ৰত্যংগবিলাক দিয়ে তেতিয়াহ'লে আমি বুজিম যে ছেকেণ্ড যিজন মানুহে পালে তেতিয়াহ'লে তেওঁলোকে বহুত ধৰণে উপকাৰ লাভ কৰে। কাৰণ ধৰক এটা অংগ অন্য এজন মানুহক দিয়াটো বহুতেই ডাঙৰ কথা, বহুতেই মহত্বপূৰ্ণ কথা। কাৰণ কি সিজন মানুহক আমি এটা চান্স দিছোঁ, লাইফত এটা চান্স দিছোঁ। তেখেতৰ ধৰক তেখেতৰ হাৰ্টটো নাই, তেখেতক আমি লিভাৰটো দিলোঁ, লাং দিলোঁ, সেনেকুৱা ধৰণৰ আমাৰ যিসকল অংগ আছে অংগবিলাক যদি যিজন ধৰক চাবলৈ গ'লে মৃত্যুমুখী মানুহ তেখেতক দিয়াৰ কাৰণে যদি তেখেতে আৰু এটা পুনৰ জন্ম পায় সেইটো এটা খুবেই ভাল কথা। আৰু এইটো এটা মানে অপৰচুনিটি হয় আমাৰ মানে সকলোৰে কাৰণে, বিশ্ববাসীৰ কাৰণে। কাৰণ আমি যেতিয়া এটা অংগ প্ৰত্যংগ অন্য এজনক দিম সেইটো এটা মানে ইট ক্ৰিয়েটছ দ্য এৱাৰনেছ, মানে ধৰক সমাজত মানে সকলোৱে জানে বস্তুটো, আৰু এটা বস্তুটো কি হয় ইনফৰ্ম ডিচিশ্যন। আমি ধৰক সকলোৱে যদি ভালকৈ বুজি পাওঁ ইয়াৰ উপকাৰিতা কি, তেতিয়াহ'লে আমি সকলোৱে ইনফৰ্ম ডিচিশ্যন লৈ আমি সকলোৱে মানে ৰেজিষ্ট্ৰেশ্যন

0: বাচনো কৰিব পাৰোঁ অৰ্গেন ডনৰ হিচাপে, সেইকাৰণে এইটো এটা খুবেই ভাল কথা বুলি মই ভাবোঁ।
1: হয়, আমি যিহেতু পুনতেই আৰম্ভ কৰিছোঁ অংগদান, আৰু আপুনিও কৈছেই যে অংগদান কৰাটো এক মহৎ কৰ্ম যাৰ দ্বাৰা আমি অন্য এজনক জীৱন দান কৰিব পাৰোঁ। আচলতে অংগদান কি বা ই কেনেকুৱা ধৰণৰ?
0: হয়, অংগদানটো হৈছে, মই যেনেকৈ ক'লোঁ, ধৰক এজন মানুহে তেখেতৰ অংগ বা টিছু, গাৰ টিছু অন্য এজন মানুহক যদি দিয়ে, সেইটোকে অৰ্গেন ডনেশ্যন বুলি কোৱা হয়। অৰ্গেনটো দিয়া যায়, এজন হৈছে মানে ডনৰ আৰু আনজন হৈছে ৰিচিপিয়েণ্ট। গতিকে সেইখিনি যেতিয়া কৰিবলৈ হ'লে আমাৰ ধৰক মানে বহুত ধৰণৰ পদ্ধতি থাকে, সেই বিষয়ে আমি আলোচনা কৰিম বাৰু। আমাৰ অৰ্গেনবিলাক যেনেকৈ অংগসমূহ, ধৰক কিডনি হ'ব পাৰে, আমাৰ লিভাৰটো হ'ব পাৰে, আমাৰ হাৰ্টটো হ'ব পাৰে, আমাৰ হাওঁফাওঁ হ'ব পাৰে, আমাৰ পেংক্ৰিয়াছ হ'ব পাৰে, চকু হ'ব পাৰে, আমাৰ হাড়ো হ'ব পাৰে, সেনেকুৱা ধৰণৰ অংগ বা আমাৰ যিখিনি বডিত থকা কলা বুলি কয় টিছু, সেইখিনি আমি দিব পাৰোঁ। আৰু সেইকাৰণে এইটো বস্তু কি হয়, আমাৰ ধৰক কিছুমান কি থাকে, লিভিং ডনৰ থাকে, মানুহজন জীয়াই থকা সময়তো দিব পাৰে আৰু কিছুমানে মৃত্যু হোৱাৰ পিছতো দিব পাৰে। গতিকে সেইটোৱে মেইন তাৎপৰ্য, সেইটোৱে তাৰমানে মানুহজন জীয়াই থাকোঁতেও দিব পাৰে, ইভিন মৃত্যুৰ পিছতো তেখেতে দিব পাৰে।
1: হয়, এজন ব্যক্তিয়ে যদি অংগ দান কৰিবলৈ বিচাৰিছে, তেওঁ কিমানজন ব্যক্তিক অংগ দান কৰিব পাৰে?
0: হয়, এজন মানুহে একাধিক ব্যক্তিক দিব পাৰে, সেইটো নহয় যে এজনে এজনকে দিব পাৰে। তেখেতে ধৰক বহুতকেইজন মানুহক, ধৰক কাৰোবাৰ হাৰ্টৰ দৰকাৰ আছে, কাৰোবাৰ চকুৰ দৰকাৰ আছে, কাৰোবাৰ লিভাৰৰ দৰকাৰ আছে, কাৰোবাৰ আমাৰ যিটো পেংক্ৰিয়াছ অগ্নাশয় বুলি কয় সেইটো দৰকাৰ আছে, গতিকে একাধিক মানুহক তেখেতে দিব পাৰে।
1: জীয়াই থকা অৱস্থাত অংগদান কৰা আৰু মৃত্যুৰ পিছত অংগদান কৰা, এই দুয়োটাৰ মাজত পাৰ্থক্য কেনেকুৱা ধৰণৰ?
0: হয়, জীয়াই থকা সময়ত মানে মানুহজন যেতিয়ালৈকে জীয়াই থাকে সেইটো সময়ত তেওঁ যদি তেওঁৰ নিজৰ অংগ প্ৰত্যংগ দান কৰে, সেইটো হৈছে লিভিং ডনাৰ বুলি কয়। আৰু মৃত্যুৰ পিছত মানে ইয়াত এটা তাৎপৰ্য আছে, আমি এইটো কওঁ মৃত্যু, ধৰক ব্ৰেইন ষ্টেম ডেথ, এটা কথা আছে ব্ৰেইন ষ্টেম ডেথ বুলি, সেই বিষয়ে বাৰু আৰু আকৌ আমি আলোচনা কৰিম। আৰু সেইখিনি গোটেই বস্তুখিনি, গোটেই মানে প্ৰক্ৰিয়াটো আইনী প্ৰক্ৰিয়া হয়, এইটো নহয় যে মন গ'লেই কোনোবাই দিব, সেইটো নহয়। আপুনি প্ৰপাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ইয়াত কিছুমান আইনীগত মানে ব্যৱস্থা আছে। সেইখিনি কৰাৰ পিছত এজন মানুহে জীয়াই থাকোঁতেও দিব পাৰে, ইভিন মৃত্যুৰ পিছতো তেখেতে বেলেগক দিব পাৰে। বহুতে ভাবিব পাৰে মানে তেখেতো ঢুকাই গ'ল কেনেকৈ দিব, ইয়েছ, মানে সেই বিষয়ে আলোচনা কৰিম বাৰু আমি।
1: হয়, যদি সেই অংগদান কৰা ব্যক্তিজনৰ গাত কিবা অসুখ থাকে, তেওঁ যদি অসুস্থ হৈ থাকে, তেতিয়া তেওঁ কেনেধৰণে অংগ দান কৰিব পাৰে?
0: হয়, এইটো এটা ভাল কথাই সুধিছে, কাৰণ ধৰক মানুহজন অসুস্থ হ'ব পাৰে, কিন্তু সেইটো মানে নহয় যে ধৰক এজন মানুহ জীয়াই আছে বা এজন মানুহ ঢুকাইছে, কিন্তু তেওঁ বেমাৰটো অন্য জেগাত হৈছে, ধৰক তেখেতৰ লিভাৰৰ প্ৰব্লেম আছে, কিডনী প্ৰব্লেম আছে, কিন্তু তেখেতৰ ধৰক মানে যিজনক লাগে তেখেতক চকু লাগে, কৰ্ণিয়া লাগে, তেতিয়াহ'লে ডেফিনেটলি দিব পাৰে। গতিকে অফকোর্স এই ক্ষেত্রত কি হয়, আমার মানে চিকিৎসকে মানে প্রপারলি এক্সামিনেশন করব, ভালকে চাই চিকিৎসা পদ্ধতির মতে যদি দিব পারি মানে ডেফিনেটলি দিব পারিব।
1: হয়, যিজন ব্যক্তিয়ে অঙ্গ দান কৰিব বিচাৰিছে, সেই অঙ্গ দান কৰা ব্যক্তিজনৰ পৰিয়ালৰ লোকে যিজন ব্যক্তিয়ে অঙ্গ লব সেই ব্যক্তিজনৰ বিষয়ে জনাটো খুবেই দরকারী নেকি?
0: হয়, আসলে বস্তুটো এনেকুৱা হয়, সাপোজ যিজনে অঙ্গটো দান কৰিব তেখেতৰ পৰিয়ালৰ লোকে জনাটো উচিত হয় নহয়? এনচাৰটো ডেফিনেটলি ইয়েছ। কাৰণ কি হয়, কোনোবাই যদি ভাবিছে মনে মনে ধৰক গৈ পেলাই তেখেতে ৰেজিষ্ট্ৰেশ্যন কৰিলে তেনেকুৱা কিবা কৰিলে, কিন্তু পিছত যেতিয়া দান দিয়াৰ সময়ত হ'ব, চাপ'জ ভগৱানে নকৰক তেখেতৰ ব্ৰেইন ষ্টেম ডেথ হৈ গ'ল, তেতিয়াহ'লে মানে কোনোতো গমেই নাপাব ন তেখেতে যে মানে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছিলে। আৰু সেইখিনি সময়ত কিছুমান তাৰমানে আইনী প্ৰক্ৰিয়া কিছুমান আহি যায়, সেইকাৰণে সদায় আমি কওঁ যে আপোনাৰ যেতিয়া তেখেতে অৰ্গেনটো কাৰোবাক দিব, অংগ দান কৰিব, আমাৰ মানে কিছুমান আইনীগত প্ৰক্ৰিয়া আছে, হা, তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু ঘৰৰ যিসকল মানুহ বিশেষকৈ ক্লজ ৰিলেটিভছ মানে তেওঁলোকক জনাই থ'ব লাগিব যে আৰু তেওঁলোকক কি হয় এখন কাৰ্ড দিয়ে, হা, আদি বুলি কয় ডনৰ কাৰ্ড বুলি কয়, ডনৰ কাৰ্ডখন তেখেতৰ লগত থাকিব, তেখেতে মানে ক্লজ ৰিলেটিভক ক'ব যে যদি মোৰ মৃত্যু হয় ইয়াতে কাৰ্ডখন আছে, বা আপোনালোকে কনচেণ্টটো দিব, আপোনালোকৰ যিটো কনচেণ্ট আপোনালোকে কনচেণ্ট দিব অংগটো নিবৰ কাৰণে, আদাৰৱাইজ কিন্তু আইনী প্ৰক্ৰিয়া মতে অলপ অসুবিধাৰ সৃষ্টি হ'ব।
1: হয়, যিজন ব্যক্তিয়ে অংগদান কৰিব সেই ব্যক্তিজনে কাক নিজৰ অংগদান কৰিব সেই বিষয়ে আগতীয়াকৈ কিবা চিন্তা কৰিব পাৰে নেকি?
0: আচলতে কি হয়, বহুতে ভাবে যে মোৰ যদি ধৰক জীয়াই থকা সময়তো যে মই আমুকজন মানুহক মই অংগদান কৰিম, কিন্তু বহুত ক্ষেত্ৰত দেখা যায় কিছুমান ধৰক মানে মেডিকেল পদ্ধতি কিছুমান থাকে আমাৰ মানে মেডিকেল ছিষ্টেমত, যদি তেওঁলোকৰ কিছুমান যিটো এখেতৰ বডিত মানে যিখিনি কলা আছে বডি, হা, টিছু আছে, সিজনৰ গাৰ লগতো মেটচ হ'ব লাগিব, মানে সেনেকুৱা কিছুমান কথা থাকে, গতিকে এইটো খাটাং কৰিব নোৱাৰি যে মই আমুকজন মানুহকে মই

0: প্ৰদান কৰিম, কাৰণ কি এখেতৰ বডিৰ যিটো টিচুৰ মানে যিখিনি কম্পজিশ্যন সিজন মানুহৰ লগত নিমিলিবও পাৰে, গতিকে সেই ক্ষেত্ৰত আমাৰ চিকিৎসা পদ্ধতিৰ জৰিয়তে ধৰক মানে বেলেগ এজন যাক ধৰক দৰকাৰ আছে তেখেতক দিব পৰা যাব, মানে কনফাইন হ'ব নালাগে যে মই মানে ফুলানা এজন মানুহকহে মই দিব পাৰিম বুলি, সেইটো কথা নহয় আচলতে।
1: ডাঙৰীয়া, অংগদানৰ বিষয়ে মানুহৰ বহুতো ভুল ধাৰণা থাকে, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব?
0: হয়, বহুত মানুহৰ বহুতো ধৰক চাবলৈ গ'লে ভুল ধাৰণা আছে, বহুতে ভাবে যে অংগদান কৰাটো এইটো কি হয় তাৰমানে কালচাৰেল কিছুমান থাকে, বিলিফ থাকে, ঠিক আছে, কিছুমান ধৰক কাষ্টমছ থাকে মানুহৰ, তেওঁলোকে ভাবে যে এইটো সম্প্ৰদায়ৰ মানুহৰ যদি মই অংগ লওঁ তেতিয়াহ'লে মোৰ অসুবিধা হ'ব বা ভগৱানে বেয়া পাব, আল্লাহ বেয়া পাব, সেনেকুৱা কিছুমান কথা থাকে। আচলতে একেবাৰে সেইটো নহয়, আমি সকলোৱে মানুহ, আমাৰ সকলোৰে তেজ আছে, অংগবিলাকো আমাৰ 100% একেই, গতিকে সেইটো এটা মানুহৰ খুবেই ভুল ধাৰণা হয়, সেইটো সাংঘাতিক এটা ভুল ধাৰণা আছে। আৰু বহুতে ভাবে যে মানে অল্ডাৰ পাৰ্চন, ঠিক আছে, অলপ ধৰক চাবলৈ গ'লে বয়োজ্যেষ্ঠ মানুহে দিব নোৱাৰে, সেইটোও এটা ভুল ধাৰণা হয়, সেইটো আচলতে ভুল ধাৰণা হয়। আৰু আমাৰ অংগদানবিলাক চাবলৈ গ'লে 18 বছৰ ওপৰতে যিসকল এডাল্ট বুলি কওঁ আমি মানে তেওঁলোকে দিব পাৰে।
1: আমি এতিয়া অকণমান সাধাৰণ কথাখিনি জানিব বিচাৰিছোঁ, এজন মানুহে যদি অংগদান দিব বিচাৰে তেওঁ প্ৰথমে কি কৰিব লাগে?
0: হয়, প্ৰথমে আমি আচলতে জানি ল'ব লাগে আমাৰ এই ডনেশ্যন যিটো ছিষ্টেম হয়, অৰ্গেন ডনেশ্যন ছিষ্টেম হয়, সেইটো আমি মানে বিশেষকৈ ভাৰতবৰ্ষত হা সেইটো আমি মানে জনাটো উচিত। আৰু কি হয় মানে মই যেনেকৈ ক'লোঁ এটা অফিচিয়েল প্ৰচেছ আছে, এইটো কাৰণে পৰ্টেলো আছে, নট' পৰ্টেল বুলি কয়, মই ক'ম বাৰু এই বিষয়ে, গতিকে তাত আমি ৰেজিষ্টাৰ কৰিব লাগে, এটা প্লেচ ল'ব লাগে, লোৱাৰ পিছত ধৰক আৰু তাৰপিছত আমাৰ ষ্টেট লেভেলতো আছে, ৰিজনেল লেভেলতো আছে, তাতে আমি কৰিলোঁ। আকৌ মই অলৰেডি কৈ গৈছোঁ যে আমাৰ মানে পৰিয়ালৰ লোকসকলক আমি জনোৱাটো খুবেই দৰকাৰ হয়, সেইটো এটা মানে খুব ডাঙৰ কথা। আৰু বয়সটো মিনিমাম 18 বছৰ ওপৰত হ'ব লাগে, এডাল্ট হ'ব লাগে, প্ৰাপ্তবয়স্ক লোক হ'ব লাগে, সেইখিনিয়ে কথা, ধৰক সেইখিনি মানে কৰিলেই হৈ যাব।
1: যিসকল লোকে অংগদান কৰিব বিচাৰে বা ইচ্ছুক হয় অংগদান কৰিবলৈ, সেই বিষয়ে আপুনি কি ক'ব বিচাৰিব?
0: হয়, এই বিষয়ে কি হয় তাৰমানে বস্তুটো অলৰেডি মই কৈছোঁ যে বহুত মানুহ আছে ধৰক দিব বিচাৰে, বহুত মানুহ আছে হেজিটেণ্ট হৈ থাকে, গতিকে মই কওঁ যে আপোনালোকে অংগদান কৰক, আপোনালোকে অন্য এজন মানুহক মানে যিজনৰ একচুৱেলি দৰকাৰ আছে মানে তেখেতক আপুনি এটা ছেকেণ্ড লাইফ দি আছে, আপোনালোকে দেখিছে বহুত মানুহৰ হাৰ্টটো দি দিয়ে, লিভাৰটো দি দিয়ে, কিডনি দি দিয়ে, তেনেকৈ সিজন মানুহ বহুত দিনলৈ মানে জীয়াই থাকিব পাৰে, ইভিন আফটাৰ ডেথ এজন মানুহ ঢুকালে ধৰক তেখেতৰ অংগখিনিও যদি অন্য এজনক দিয়ে ব্ৰেইন ষ্টেম ডেথ হোৱাৰ পিছত, তেতিয়াহ'লে অন্যজন মানুহে এটা ছেকেণ্ড লাইফ পায়, সেইটো এটা ধৰক মানে আশীৰ্বাদ স্বৰূপ হয়। গতিকে মই সকলোকে ক'ম আগবাঢ়ি আহক, আপোনালোকে অৰ্গেন ডনেশ্যনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰক, পৰ্টেল আছে, তাতে সুন্দৰ প্ৰক্ৰিয়া এটা আছে, মানে তাতে কৰিব পাৰে বা আপুনি নিজে গৈ পেলাই ফিজিকেলিও কৰিব পাৰে, গুৱাহাটীত গৈ পেলাই, গুৱাহাটীত আমাৰ ৰট অফিচ আছে, তাত গৈ কৰিব পাৰে।
1: হয়, আপুনি যিহেতু ইতিমধ্যে আমাক জনাইছে যে অংগদান কৰিবলৈ কিছুমান আইনী ব্যৱস্থা আছে, সেই আইনী ব্যৱস্থাসমূহ কেনেকুৱা ধৰণৰ?
0: হয়, ভাৰতবৰ্ষত আমাৰ আছে, এইটো মানে লিগেল প্ৰচেছ হয়, ট্ৰেন্সপ্লেশ্যন অফ হিউমেন অৰ্গেনছ এণ্ড টিচুজ এক্ট 1994 এণ্ড এমেণ্ডেড ইন 2011 এণ্ড দ্য ৰিলেটেড ৰুলছ, আৰু এইটোৰ মতে দিয়ে এইখিনি কাম কৰা গৈছে, গতিকে আইনী ব্যৱস্থা কমপ্লিটলি ইয়াত আছে। এইটো নহয় যে মানুহ এজনে মন গ'লেই অন্য এজন মানুহক দিব পাৰে বা এজন মানুহ ঢুকোৱাৰ পিছত তেখেতৰ আমি অংগ লৈ অন্য এজন মানুহৰ গাত লগাব পাৰোঁ, সেইটো নহয়, প্ৰপাৰলি আইনী প্ৰক্ৰিয়াত মানে মাজেদিয়ে এইখিনি বস্তু উপলব্ধ হয়, আদাৰৱাইজ নহ'ব।
1: হয়, এজন মানুহৰ মৃত্যুৰ পিছত কি কি অংগ প্ৰত্যংগ তেওঁ দান কৰিব পাৰে আৰু ইয়াৰ সময়সীমাৰ বিষয়ে কিছু কওকচোন?
0: হয় হয়, এজন মানুহৰ যেতিয়া মই অলৰেডি কৈছোঁ যে ব্ৰেইন ষ্টেম ডেথ যেতিয়া হৈ যায় এজন মানুহ, ধৰক মানুহজন আৰ্টিফিচিয়েলি জীয়াই আছে, ভেণ্টিলেশ্যনত আছে, মানুহজন আৰ্টিফিচিয়েলি জীয়াই আছে, তেখেতৰ ব্ৰেইন ষ্টেম ডেথ হৈছে। আৰু ব্ৰেইন ষ্টেম ডেথটো কি হৈছে মই মানে অলপ কৈ দিছোঁ, ব্ৰেইন ষ্টেম ধৰক মানে মানুহ এজনৰ ব্ৰেইন ষ্টেম ডেথ হ'ল, মানে মানুহজনৰ ব্ৰেইন ডেথ হৈ গ'ল, সেইটো মানে আচলতে মানে ইট ইজ এন ইৰিভাৰ্চিবল কণ্ডিশ্যন, মানুহজনৰ আৰু তেখেতে লাইফত সাৰ নাপায়, মানে তেখেত যে ঢুকালে চিয়'ৰ, কিন্তু আৰ্টিফিচিয়েলি তেখেতক আমি অক্সিজেন দি আছোঁ, ব্লাড চাৰ্কুলেশ্যনটোত আমি হেৰি লগাই দিছোঁ, ভেণ্টিলেটৰ লগাই দিছোঁ, সেইকাৰণে মানুহজন আৰ্টিফিচিয়েলি জীয়াই আছে, কিন্তু তেখেতে কেতিয়াও জীৱনত সাৰ নাপায় আৰু ইৰিভাৰ্চিবল কণ্ডিশ্যন হৈ গ'ল ব্ৰেইন ষ্টেম ডেথ, তেতিয়াহ'লে আমাৰ হাৰ্ট যিটো আছে, হাৰ্টটো আমি 4-6 ঘণ্টাৰ ভিতৰত আমি ৰিট্ৰিভ কৰিব পাৰোঁ হাৰ্টটো, আমি লাংছ আমাৰ যি হাওঁফাওঁ আছে 4-8 ঘণ্টাৰ ভিতৰত আমি মানে ডনেশ্যনৰ কাৰণে ইউজ কৰিব পাৰোঁ 4-8 ঘণ্টাৰ ভিতৰত। তাৰপিছত আপোনাৰ ইণ্টেষ্টাইন, আমাৰ যিবিলাক অন্ত্ৰ আছে পেটৰ ভিতৰত, ইণ্টেষ্টাইন নাড়ী ভেৰু আছে, নাড়ীটো আছে 6-10 ঘণ্টা, আৰু লিভাৰ যে আছে আমাৰ মানে 12-15 ঘণ্টাৰ ভিতৰত আমি ৰিট্ৰিভ কৰিব পাৰোঁ যিজন মানুহৰ অলৰেডি ব্ৰেইন ষ্টেম ডেথ হ'ল। পেংক্ৰিয়াছ অগ্নাশয়

0: বাৰৰ পৰা চৌবিছ ঘণ্টাৰ ভিতৰত আমি ৰিট্ৰিভ কৰিব পাৰোঁ। কিডনী চৌবিছৰ পৰা আঠচল্লিছ ঘণ্টাৰ ভিতৰত আমি ওলাব পাৰোঁ, মানে অৰ্গেন ডনেশ্যনৰ কাৰণে ইউজ কৰিব পাৰোঁ।
1: হয়, আপুনি যিহেতু কৈ আছে অথনিৰ পৰা ব্ৰেইন ষ্টেম ডেথ, সেয়া আচলতে কি হয়?
0: হয়, আমাৰ যিটো ব্ৰেইন ষ্টেম ডেথ বুলি কয়, ইট ইজ লিগেলি দ্য পাৰ্চন ডাইড একচুৱেলি ইন ইণ্ডিয়া এজ পাৰ ইণ্ডিয়ান ল। ব্ৰেইন ষ্টেম কি হয়, আপোনাৰ মানে মানুহজনৰ কেতিয়াও তাৰমানে জীৱনত ধৰক তেখেতৰ কনচিয়াছনেছটো তাৰমানে সংজ্ঞাটো ঘূৰি নাহিব, নাম্বাৰ ওৱান। আৰু নাম্বাৰ টু হৈছে মানে তেখেতে কেতিয়াও উশাহ ল'ব নোৱাৰিব ইণ্ডিপেণ্ডেণ্টলি, নিজেই তেখেতে কেতিয়াও উশাহ ল'ব মানে নোৱাৰিব। এই দুটা হৈছে মেইন পইণ্ট ব্ৰেইন ষ্টেম ডেথ, মানে তেখেতে কেতিয়াও নিজে উশাহ ল'ব নোৱাৰিব। ব্ৰেইন ষ্টেম যেতিয়া ডেথ হয়, মানুহজনক আমি ধৰক ভেণ্টিলেটৰ ছাপৰ্টত দি থৈছোঁ, সেইকাৰণে মানুহজন জীয়াই আছে, আৰ্টিফিচিয়েলি মানুহজন জীয়াই আছে। আৰু মানুহজনে কেতিয়াও দুবাৰ ধৰক তেখেতৰ সংজ্ঞাটো মানে ঘূৰি নাহিব, আৰু মানে ইন লিগেলি ইন ইণ্ডিয়া ইট ইজ কল ডেথ, লিগেলি অলছো ইট ইজ কল ডেথ। সেইটোৱে, এইটো আপোনাৰ এজ পাৰ নটো
1: আমাৰ হয়। যিকোনো এজন মানুহৰ ব্ৰেইন ষ্টেম ডেথ হৈছে বুলি কোনে প্ৰমাণিত কৰে?
0: হয়, এইটো একচুৱেলি চিকিৎসকে কৰে, কিন্তু ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে কি, এজন ডক্টৰে কৰিব নোৱাৰে, এখন মানে মেডিকেল বোৰ্ড লাগিব, আণ্ডাৰ ল এখন মানে মেডিকেল বোৰ্ড লাগিব। মেডিকেল বোৰ্ডৰ মানে যিকেইজন আমাৰ তাতে ডক্টৰ থাকিব, চিকিৎসক থাকিব, মানে তেওঁলোকে চাব, তাত ধৰক চাবলৈ গ'লে এজন নিউৰ'চাৰ্জন লাগে, নতুন নিউৰ'লজিষ্টো লাগে, সেনেকৈ এটা এপ্ৰ পেনেল মেম্বাৰ্ছ থাকে, তেওঁলোকে ডিক্লেয়াৰ কৰিব যে য়েছ দ্য পাৰ্চন হেজ ডাইড বিকজ অফ ব্ৰেইন ষ্টেম ডেথ। অকল এজন ধৰক তাৰমানে যিজন ট্ৰিটিং ফিজিচিয়ান আছিলে তেখেতে ক'লেই নহ'ব।
1: হয়, ব্ৰেইন ষ্টেম ডেথ হোৱাৰ পিছত যদি কোনোৱে অংগদান কৰিব বিচাৰে বা আগতীয়াকৈ তেওঁ আইনী প্ৰক্ৰিয়াৰে অংগদান কৰিম বুলি তেওঁ চহী কৰি থৈ যায়, তেনে ক্ষেত্ৰত সেই অংগদান কৰিবলৈ অনুমতি কোনে দিয়ে?
0: চাপ'জ মানুহজন অৰ্গেন ডনৰ হয়, তেখেতে ৰেজিষ্টাৰ কৰি থৈছে, নটৰ থ্ৰুৱেদি তেখেতে ৰেজিষ্টাৰ কৰি থোৱা আছে, তেতিয়া তেখেতৰ যেতিয়া মৃত্যু হ'ব, ব্ৰেইন ষ্টেম ডেথ হ'ব, তেতিয়া মানে তেখেতৰ যিসকল থাকিব, ৰিলেটিভ থাকিব, তেওঁ অলৰেডি ইতিমধ্যে তেওঁ ঘৰৰ ক্লজ ৰিলেটিভ ধৰক একদম মানে নিয়াৰ এণ্ড ডিয়াৰ ওৱানছ, যাক তেওঁলোকে অলৰেডি ইনফৰ্ম কৰি থৈছিলে যে মোৰ যদি মৃত্যু হয়, ব্ৰেইন ষ্টেম ডেথ হয়, তেতিয়াহ'লে আপোনালোকে মোৰ অৰ্গেনখিনি নিবলৈ দিব। কাৰণ কি, যদি ইনফৰ্ম নকৰে আৰু যদি পৰিয়ালৰ লোকে যদি মানা কৰে, তেতিয়া কিন্তু এজ পাৰ ল আকৌ তেওঁলোকে মানে ল'ব নোৱাৰিব। আমাৰ ধৰক চিকিৎসক যিসকল যাব, তেওঁলোকে কিন্তু ৰিট্ৰিভ কৰিব নোৱাৰিব অৰ্গেনখিনি। সেইকাৰণে মই কৈছোঁ, অলৰেডি মই কৈ গৈছোঁ যে মানে পৰিয়ালৰ লোকে জনাটো খুবেই দৰকাৰ, আৰু তেখেতৰ যিখন মানে অৰ্গেন ডনৰ কাৰ্ড আছে, সেইখনো ক'ত আছে, সেইটো জনাটোও দৰকাৰ হয়। কাৰণ কি, পৰিয়ালৰ লোকে যেতিয়া কনচেণ্ট দিব, তেতিয়াহ'লে তেখেতৰ মানে অৰ্গেনখিনি ৰিট্ৰিভ কৰিব পাৰিব।
1: হয়, ব্ৰেইন ষ্টেম ডেথ আৰু কোমা, যিহেতু যিকোনো এটা অসুখত যেতিয়া ভুগি এজন মানুহ সম্পূৰ্ণৰূপে তেওঁ নিজৰ সংজ্ঞা ঘূৰাই নাপায়, তেতিয়া আমি কোমাত যোৱা বুলি সাধাৰণতে কওঁ। এই ক্ষেত্ৰত ব্ৰেইন ষ্টেম ডেথ আৰু কোমা একে নেকি?
0: নহয়, একে নহয়। সেইটো এটা আচলতে এইটো এটা মিথ এণ্ড মিছকনচেপশ্যন হয় মানুহৰ মাজত, মানুহভাৱে কোমাত গ'ল যাতে মানুহজন ঘূৰি নাহে, কিন্তু কোমাত থকা মানুহজনে পিছত হ'লেও এদিন হ'লেও তেখেতে নিজে উশাহ ল'ব পাৰিব পাৰে বা তেখেতৰ সংজ্ঞাটো ঘূৰি আহিব পাৰে। কিন্তু ব্ৰেইন ষ্টেম ডেথ হ'লে মই অলৰেডি কৈছোঁ যে মানুহজনে কেতিয়াও নিজে উশাহ ল'ব নোৱাৰে আৰু মানুহজনৰ কেতিয়াও সংজ্ঞা জীৱনত ঘূৰি নাহে। মানে দিছ ইজ দ্য ক্ৰুচিয়েল ডিফাৰেঞ্চ বিটুইন ব্ৰেইন ষ্টেম ডেথ এজ ৱেল এজ কোমা।
1: হয়, অংগদাতা হ'বলৈ আমাৰ ভাৰতবৰ্ষত কি কি কৰিব লাগে বা কি কি দৰকাৰ হয়?
0: হয়, মই যেনেকৈ ক'লোঁ, ওঠৰ বছৰ যাৰ সম্পূৰ্ণ হ'ল, এইটিন ইয়েৰ্ছ পাছ হৈ গ'ল, এইটিন ইয়েৰ্ছ কমপ্লিটেড হ'ল, তাৰপৰা ধৰি মানে তেখেতলোকে কৰিব পাৰে। আৰু সেইটো কাৰণে আমি ফাৰ্ষ্ট কি কৰিব লাগে, এটা অফিচিয়েল ডনৰ প্লেচ এটা ল'ব লাগে, অফিচিয়েল ডনৰ প্লেচ ফৰ্ম নম্বৰ ছেভেন বুলি কয়, সেইটো নটো। নটোটো হৈছে দ্য নেশ্যনেল অৰ্গেন এণ্ড টিচু ট্ৰেন্সপ্লেণ্টেশ্যন অৰ্গেনাইজেশ্যন, NOTTU। নটো নটৰ ৱেবছাইটৰ পৰ্টেলত মানে এনিবডি কেন গ' টু দ্য পৰ্টেলত আপুনি চাব, তাতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, আৰু তাতে যিটো প্লেচ আছে, প্লেচ হৈছে ফৰ্ম নম্বৰ ছেভেন, সেইটো ফিল আপ কৰি তাতে আপলোড কৰিব লাগে। আৰু ছেকেণ্ড ষ্টেজটো হৈছে ৰেজিষ্টাৰ অনলাইন থ্ৰু নটো, নটত তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰে, ৰেজিষ্টাৰ কৰিলে সেইটো অট'মেটিকেলি তাতে তেওঁ আপলোড কৰিলে হ'ল। আৰু আমাৰ ষ্টেট লেভেলত যদি মোক সোধে যে আমি অসমত কি কৰিব পাৰোঁ, এটা হৈছে নট কৰিব পাৰে নেশ্যনেল লেভেলত মানে যিটো পৰ্টেল আছে। অসমত আচলতে গুৱাহাটীত আমাৰ ৰট আছে, ৰট আছে ৰিজিয়নেল অফিচ, ৰিজিয়নেল অৰ্গেন ট্ৰেন্সপ্লেণ্টেশ্যন এণ্ড টিচু অৰ্গেনাইজেশ্যন। গতিকে ইয়াতে কি হয়, আমাৰ গুৱাহাটী মেডিকেলৰ যিটো আই ডিপাৰ্টমেণ্ট আছে, অপথালমলজি ডিপাৰ্টমেণ্ট, তাতে আছে ৰট, ৰটত মানে এনিবডি কেন ৱাক ইন দেয়াৰ, তাতে গৈ তেওঁলোকে ফিল আপ কৰিব পাৰে। আৰু বাকী ষ্টেটসকলৰ ছট থাকে, ষ্টেট লেভেলত ছট বুলি কয়, আৰু আমাৰ গুৱাহাটীত মানে ৰিজিয়নেল অফিচ আছে, গতিকে তাতে গৈ তেওঁলোকে মানে দে কেন ৱাক ইন ফিজিকেলি, আদাৰৱাইজ অনলাইনো তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰে। খালি সেইটোৱে আকৌ এবাৰ মই কওঁ, এম্ফাচিছ কৰিম মানুহক যে আপোনালোকে যেতিয়া তেনেকৈ অৰ্গেন ডনৰৰ কাৰণে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰে, ফেমিলি মেম্বাৰক

0: প্লিজ জনাওক, আপোনালোকে সকলোৱে জনাওক। আৰু আপোনাৰ যিটো ডনৰ কাৰ্ড থাকে, আপোনাৰ ক'ড থাকে, সেইটো কথাও জনাব। তেতিয়া ধৰক আপোনাৰ যদি মানে ভগৱানে নকৰক ব্ৰেইন ষ্টেম ডেথ হৈ যায়, তেতিয়া ফেমিলিৰ লোকসকলে ধৰক তেতিয়া যিটো টীম আহিব ধৰক মানে মানুহজনৰ পৰা অৰ্গেনখিনি ল'বৰ কাৰণে, ৰিট্ৰিভ কৰিবৰ কাৰণে, মানে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ প্ৰব্লেম নহয়। আদাৰৱাইজ আকৌ আইনী প্ৰক্ৰিয়াত মানে বস্তুটো আহি যায়।
1: হয়, আপুনি যিহেতু ইতিমধ্যে যি ৰোটৰ কথা ক'লে, অসমৰ যিকোনো এজন যিকোনো ঠাইৰ পৰা বা যিকোনো এজন ব্যক্তিয়ে যদি অংগদান কৰিব বিচাৰে বা অংগদানৰ বাবে যি আইনী প্ৰক্ৰিয়া সেয়া যদি সম্পূৰ্ণ কৰিব বিচাৰে, তাৰ কাৰণে তেওঁলোকে গুৱাহাটী যাবই লাগিব?
0: নাই, গুৱাহাটী যাব লাগিবলৈ কথা নাই, অনলাইন কৰিব পাৰে। মই যেনেকৈ নটত কৰিব পাৰে, নেশ্যনেল লেভেলৰ যিটো পৰ্টেল আছে তাত কৰিব পাৰে, NOWTO বা ROWTO অনলাইনো কৰিব পাৰে। আৰু আৰু ধৰক যিসকল গুৱাহাটীবাসী তেওঁলোকে বেষ্ট হৈছে নিজে গৈ ফিজিকেলি গৈ ৰটত মানে ৰেজিষ্টাৰ কৰিব পাৰে, নটো আপোনাৰ অনলাইনো কৰিব পাৰে ৰটত, বা ষ্টেট লেভেলত ছট বুলি আছে, বেলেগ ষ্টেটসকলতো ছট বুলি আছে, SOTTO তাতো কৰিব পাৰে। গতিকে এইটো একেবাৰে ইজি প্ৰচেছ আৰু অনলাইন প্ৰচেছতে কৰিব পাৰে।
1: হয়
0: হয়,
1: আমি যিহেতু পুনতে আৰম্ভণিতেই উল্লেখ কৰিছোঁ যে মৃত্যুৰ পিছতো আমি অংগদান কৰিব পাৰোঁ আৰু জীয়াই থকা অৱস্থাতো আমি অংগদান কৰিব পাৰোঁ। এই ক্ষেত্ৰত আমি মৃত্যুৰ পিছত কেনেকৈ ধৰণে অংগদান কৰিব লাগে সেইখিনিতো ইতিমধ্যে আমি গম পাইছোঁ, আমাৰ শ্ৰোতাসকলে হয়তো বুজি পাইছেই, কিন্তু মৃত্যুৰ আগত আমি কেনেকুৱা ধৰণৰ আমাৰ অংগদান কৰিব পাৰোঁ, কোনখিনি অংগদান কৰিব পাৰোঁ?
0: মৃত্যুৰ আগতো ধৰক যেনেকৈ সকলোৱে জানে কিডনী, আমি মানুহক আমি মানে সকলোৱে জানে যে আচ্ছা এজন মানুহৰ কিডনী নাই, অন্য এজন মানুহৰ পৰা কিডনী ল'লে, বহুত কিডনী ফেইলাৰ হৈ গ'ল, CKD হ'ল, ক্ৰনিক কিডনী ডিজিজ হ'ল, তেখেতৰ দুটা কিডনীয়ে ফেইল হৈ গ'ল, তেতিয়াহ'লেতো মানে কিডনী এটা ল'ব লাগিব, গতিকে কিডনী ল'ব পাৰি। আৰু আপোনাৰ মৃত্যুৰ আগতো তেনেকৈ ধৰক কিডনীটো দিব পাৰি, আপোনাৰ লিভাৰ দিব পাৰি, ঠিক আছে, লিভাৰ দিব পাৰি, আৰু আপোনাৰ কিছুমান আমাৰ বডীৰ যিবিলাক টিছু আছে টিছুও দিব পাৰি। কিন্তু ধৰক ভাইটেল অৰ্গেন, মানুহজন ধৰক জীয়াই আছে, আপুনি ক'লে যে লিভিং ডনাৰ, মানুহজনৰ ব্ৰেইন ষ্টেমো ডেথ হোৱা নাই, তেতিয়া ধৰক কিছুমান অৰ্গেন যেনেকৈ হাৰ্টটো, হাৰ্টটোতো দিব নোৱাৰে, এটাই হাৰ্ট থাকে ন, মোৰ এটাই হাৰ্ট আছে, মই আৰু হাৰ্টটো যদি বেলেগক দিওঁ মইতো মৰি যাম, গতিকে সেনেকুৱা কথা। কিন্তু মৃত্যুৰ আগতো লিভিং ডনাৰ হিচাপেও মানে বহুতখিনি বস্তু দিব পাৰি তেনেকৈ।
1: হয়, জীৱিত অৱস্থাত যদি কোনো এগৰাকী ব্যক্তিয়ে নিজৰ কিডনী, এটা কিডনী কাৰোবাক দান দিয়ে, তেনেহ'লে তেওঁ স্বাভাৱিকভাৱে জীয়াই থাকিব?
0: স্বাভাৱিক, সম্পূৰ্ণ স্বাভাৱিকভাৱে জীয়াই থাকিব। তেওঁ লিভাৰো দিব পাৰে, লিভাৰ পাৰ্ট অফ লিভাৰ দিয়া যায়, এটা অংশ দিয়া যায়, তেওঁ 100% স্বাভাৱিকভাৱে জীয়াই থাকিব পাৰিব।
1: হয়, শৰীৰত থকা যি অংগ প্ৰত্যংগ আছে, আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে এয়া দান দিব পৰাৰ ব্যৱস্থাও আছে, এই ক্ষেত্ৰত তথাপি মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, সেই অংগ প্ৰত্যংগবোৰৰ বেচা কিনা হয় নেকি?
0: অংগ প্ৰত্যংগবিলাকৰ সেইটো এটা আচলতে লিগেল ইছ্যু হয়, একেবাৰে নহয়, ধৰক কিছুমান ইলিগেল কাম হ'ব পাৰে, কিন্তু মানে কথাটো কমপ্লিটলি আইনী মেৰ পাকচত সোমাই যাব। সেইকাৰণে মই মানে সকলো শ্ৰোতাবৃন্দক জনাইছোঁ যে আচলতে বেচা কিনা নহয়, এইটো এটা খুব খুব ধৰক মানে মহৎ কাম, আশীৰ্বাদস্বৰূপ হয়। সেইকাৰণে আপুনি চাব ক্লোজ ৰিলেটিভসকলে জেনেৰেলি দিয়ে, বহুত আপোনাৰ অৰ্গেন দিয়ে, বা কেতিয়াবা তেওঁলোকে মেটচিং নহ'বৰ কাৰণে মানে অন্য মানুহৰ পৰা ল'বলগীয়াও হয়, বা কেতিয়াবা কি হয় ধৰক মানে তেখেতৰ পৰিয়ালত কোনো মানুহ নাই কিডনী এটা দিবলৈ, কোনো ধৰণৰ মানুহ বা কোনোবা থাকিলেও আগবাঢ়ি অহা নাই, তেতিয়া তেখেতে বেলেগৰ পৰা ল'বলগীয়া হয়। আচলতে ইয়াত কোনো টকা পইচাৰ কথা নাহে, যদি এইটো ধৰক মানে লিগেল ইছ্যুত আহি যায়, মানে লিগেল ইছ্যু, এইটো মানে কমপ্লিটলি আইনী প্ৰক্ৰিয়াত সোমাই যাব বস্তুটো, আচলতে ল'ব নোৱাৰে, বেচা কিনা নহয়।
1: অংগদান আৰু শৰীৰ দান, কিছুমান ক্ষেত্ৰত শুনো যে গোটেই শৰীৰটোৱে দান কৰি থৈ যায় কিছু কিছু লোকে, এই দুইটা একেইনে নে দুইটা বেলেগ বেলেগ?
0: একেধৰণৰ বস্তুৱে, তেওঁ যদি গোটেই শৰীৰটোৱে দান কৰিলে, ধৰক চাপ'জ তেখেতৰ ব্ৰেইন ষ্টেম ডেথ হ'ল, তেতিয়াহ'লেও মানে তেখেতৰ শৰীৰৰ পৰা, কাৰণ কি তেখেতে গোটেই শৰীৰটোৱে দিছে, যিমানখিনি বস্তু দৰকাৰ হয় বা আমি ইউজ কৰিব পাৰোঁ সেইমতে মানে ৰিট্ৰিভ কৰিব পাৰি অৰ্গেনবিলাক। আৰু ধৰক আপোনালোকে দেখিছে, এতিয়া আমি যদি চাওঁ, অলপ দিন আগতে দিন হ'ল বাৰু, মানে ৱেষ্ট বেংগলৰ লংগেষ্ট CM চিফ মিনিষ্টাৰ জ্যোতি বসু আছিলে, তেখেতেও গোটেই শৰীৰটো দান কৰি থৈ গ'ল মেডিকেল কলেজক, আৰু তেখেতৰ বডিটো যিটো আছিলে সেইটো হেৰিয়ত লৈ গ'ল, ডিচেকশ্যন কৰিব কাৰণে এনাটমিত দিয়া গ'ল, গতিকে গোটেই শৰীৰটো দিলে সেইটো এটা কথা আছে। ধৰক ইয়েছ, পাৰে, সকলো পাৰে।
1: হয়, মৃত্যুৰ পিছত যদি অংগদান কৰে বা শৰীৰ দান কৰে, এটা শৰীৰ শেষকৃত্য থাকে, সেই শেষকৃত্য কৰিবলৈ নাপায় নেকি কেনেবাকে, বা যদিও পায় কিবা নষ্ট হৈ আহে নেকি শৰীৰটো?
0: নহয়, আপোনাৰ শেষকৃত্য মানে কি, শৰীৰ যেতিয়া দান দি দিয়ে, যদি গোটেই শৰীৰটো দান দিলে লৈ গুচি যাব বডিটো। কিন্তু তাত এটা কথা আছে, ধৰক যিখিনি ৰিচুৱেলছ আছে, আপোনাৰ ধৰক ধৰ্মীয় নিয়ম কানুন আছে, মই সেইটো তেখেতৰ ক্ষেত্ৰত দেখা পাইছোঁ, জ্যোতি বসু ডাঙৰীয়াৰ ক্ষেত্ৰতো দেখা পাইছিলোঁ, বেলেগৰ ক্ষেত্ৰতো দেখা পাইছোঁ, যিখিনি ধৰক ধৰ্মীয় মানে নীতি নিয়ম আছে, সেইখিনি কৰি পেলাই মানে বডিটো আগবঢ়াই দিয়া হয়।

0: মানে ধৰক পৰিয়ালৰ লোকে যিখিনি নীতি নিয়ম আছে ধৰ্মীয় সেইখিনি কৰি পেলাই তেখেতলোকে আগবঢ়াই দিয়ে। ধৰক এতিয়া আমি হিন্দু মানুহ, হিন্দু মানে ধৰক জ্বলাই দিয়ে, মুছলিমে কবৰ দিলে, খ্ৰীষ্টানে কবৰ দিলে, সেইটো বস্তু কৰিবলৈ নাপায়। কাৰণ কাৰণ কি, বডিটোৱে দান দিয়া গৈছে এটা মহৎ কামৰ কাৰণে, গতিকে সেইটো আগতীয়াকৈ তেখেতৰ শৰীৰটো নিয়াৰ আগতে মানে ধৰ্মীয় ৰীতি নিয়ম মানি পেলাই সেইখিনি কাম কৰি দিয়া হয়।
1: ডাঙৰীয়া, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠানটি আমি সামৰিব লাগিব। আপোনাৰ পৰা জানিবলগীয়া বহুতো কথা আছে, তথাপি আমাৰ অনুষ্ঠানটি আমি সামৰিবই লাগিব। আৰু শেষত আপুনি কি ক'ব বিচাৰিব?
0: হয়, শেষত মই সকলোকে ক'ম যে আপোনালোক আগবাঢ়ি আহক, আপোনালোকে অনলাইন পৰ্টেলত যাওক বা নিজে হ'লেও গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক। কাৰণ কি, চাওক আপোনাৰ যেতিয়া জীয়াই থাকোঁতেও আপুনি কাৰোবাক আপোনাৰ অংগ প্ৰত্যংগ দিব পাৰে, বা আপোনাৰ মৃত্যুৰ পিছত আপুনি একবাৰ আপুনি ভাবি চাওকচোন, আপোনাৰ ধৰক ডেথ হৈ গ'ল, হা, ব্ৰেইন ষ্টেম ডেথ হৈ গ'ল। ব্ৰেইন ষ্টেম ডেথ মানে আপোনাক ক'লোঁ যে আপুনি কেতিয়াও আৰু সংজ্ঞা ঘূৰাই নাপায়, কেতিয়াও আপুনি নিজে উশাহ ল'ব নোৱাৰে, জাষ্ট আপোনাৰ মানে আণ্ডাৰ ভেণ্টিলেশ্যন আপোনাৰ লাইফটো জীয়াই আছে। তেনেকুৱা ক্ষেত্ৰত আপুনি যদি কাৰোবাক ছাপ'জ আপোনাৰ হৃদপিণ্ডটোৱে দিলে, হাৰ্টটোৱে দিলে, তেতিয়াহ'লে সেইজন মানুহে কিন্তু আপোনাৰ হৃদপিণ্ড লৈ পেলাই কিন্তু জীয়াই থাকিব।

0: দিব পাৰে বা আপোনাৰ মৃত্যুৰ পিছত। আপুনি একবাৰ আপুনি ভাবি চাওকচোন, আপোনাৰ ধৰক ডেথ হৈ গ'ল, হা ব্ৰেইন ষ্টেম ডেথ হৈ গ'ল। ব্ৰেইন ষ্টেম ডেথ মানে আপোনাক ক'লোঁ যে আপুনি কেতিয়াও আৰু সংজ্ঞা ঘূৰাই নাপায়, কেতিয়াও আপুনি নিজে উশাহ ল'ব নোৱাৰে, জাষ্ট আপোনাৰ মানে আণ্ডাৰ ভেণ্টিলেশ্যন আপোনাৰ লাইফটো জীয়াই আছে। তেনেকুৱা ক্ষেত্ৰত আপুনি যদি কাৰোবাক ছাপ'জ আপোনাৰ হৃদপিণ্ডটোৱে দিলে, হাৰ্টটোৱে দিলে, তেতিয়াহ'লে সেইজন মানুহে কিন্তু আপোনাৰ হৃদপিণ্ড লৈ পেলাই কিন্তু জীয়াই থাকিব। আপুনি মানে আপুনি ঢুকাই গ'ল হয়, কিন্তু আপোনাৰ আপোনাৰ পৰিয়ালৰ মানুহে যেতিয়া সেইজন মানুহে দেখা পাব, তেতিয়াহ'লে ডেফিনেটলি মানে তেওঁলোকে কি হ'ব, আপোনাৰ প্ৰেজেঞ্চটো ফিল কৰিব, কাৰণ আপোনাৰ হাৰ্টটোৱে তেওঁৰ বুকুত মানে ধপধপাই আছে, তেওঁৰ ধৰক মানে বুকুখনত ধপধপাই আছে, হৃদপিণ্ডটো স্পন্দন কৰি আছে। গতিকে সেইটো এটা মই জাষ্ট এটা সৰু এক্সাম্পল দিছোঁ, গতিকে সকলোৱে আগবাঢ়ি আহক। তাৰমানে ইউ উইল গিভ এ চান্স টু এনাদাৰ পাৰ্চন ফৰ দ্য ছেকেণ্ড লাইফ। গতিকে খুব এটা মহৎ কাম হৈ গ'ল, হা আপুনিতো ঢুকাই গ'ল, কিন্তু আপুনি অন্য এজন মানুহক জীৱনটো দান দি থৈ গ'ল, সেনেকুৱা বুজায় বস্তুটো।
1: ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ কাৰণে। আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। লগতে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। প্ৰিয় শ্ৰোতা, এয়া আছিল তেজপুৰ কৰ্কট প্ৰতিষ্ঠানৰ অধীক্ষক ডক্টৰ মেজৰ ধ্ৰুৱজ্যোতি বৰা। প্ৰিয় শ্ৰোতা, অংগদান হৈছে মানৱতাৰ আটাইতকৈ মহান আৰু অনুকৰণীয় উপহাৰ। মনত ৰাখিব, আপোনাৰ এটা সৰু সিদ্ধান্তই কাৰোবাৰ অন্ধকাৰ জীৱনলৈ আনিব পাৰে এক নতুন প্ৰভাত। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠান আমি ইমানতেই সামৰণি মাৰিব লাগিব। আজিৰ অনুষ্ঠানৰ বাণীবন্ধন তথা সম্পাদনা ময়ূৰাক্ষী নাথৰ, প্ৰযোজনা গৌতম নাথৰ। ইয়াৰ লগে লগেই মই ময়ূৰাক্ষী নাথে আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।
2: শ্ৰোতাসকলে, ইমান পৰে আজি বিশ্ব অংগদান দিৱস উপলক্ষে যুগুতোৱা আমাৰ এই প্ৰতিবেদন শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা। শ্ৰোতাসকলৰ অনুৰোধৰ গীত অনুষ্ঠান মূৰ্চনা আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথমে আমালৈ লিখিছে বটদ্ৰৱা নগাঁৱৰ বটদ্ৰৱা বৰহিচাৰ হৰেণচন্দ্ৰ কলিতা আৰু মালতী কলিতা। তেওঁলোক আমাৰ এই অনুষ্ঠানৰ প্ৰায় নিয়মীয় শ্ৰোতা। মূৰ্চনা অনুষ্ঠানৰ জৰিয়তে জয়ন্ত হাজৰিকাদেৱৰ বৃষ্টি বোলছবিৰ সুৰাত মগন ভয়াল ৰাতি গীতটো তেওঁলোকে শুনিব বিচাৰিছে। গতিকে যিহেতু তেওঁলোক আমাৰ একেবাৰে নিয়মীয়া শ্ৰোতা, হৰেণচন্দ্ৰ কলিতা আৰু মালতী কলিতা, নগাঁও বটদ্ৰৱা বৰহিচাৰ, তেওঁলোকৰ অনুৰোধ মৰ্মে আমি জয়ন্ত হাজৰিকাৰ এই গীতটি শুনাব বিচাৰিছোঁ।

প্ৰিয় শ্ৰোতা, আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা আমি শুনাই আছোঁ। এইবাৰ আন এগৰাকী শ্ৰোতাই আমালৈ লিখিছে, মোৰ নাম নৱজিত শৰ্মা, তেজপুৰ কলিবাৰী নিবাসী। মোৰ কাৰণে কিশোৰ কুমাৰৰ তেৰে বিনা জিন্দেগীছে গানটো বজাই দিব। এইগৰাকী হৈছে আমাৰ তেজপুৰ আকাশবাণীৰ নিয়মীয়া শ্ৰোতা আৰু তেওঁ যিটি গীত অনুৰোধ জনাইছে কিশোৰ কুমাৰৰ কণ্ঠৰ, সেই গীতটি আমি তেওঁৰ জৰিয়তে সমূহ শ্ৰোতালৈ আগবঢ়াই দিছোঁ।

মূৰ্ছনা অনুষ্ঠানত আন এগৰাকী শ্ৰোতাই আমাক লিখিছে, পোনপ্ৰথমে নমস্কাৰটি গ্ৰহণ কৰিব। তেজপুৰ কেন্দ্ৰৰ মই এগৰাকী নিয়মীয়া শ্ৰোতা হিচাপে একলম লিখিবলৈ হাতত কলম তুলি ল'লোঁ। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ মোৰ বহুত প্ৰিয়। মূৰ্ছনা অনুষ্ঠানৰ যোগেদি এটি গীত শুনিবলৈ মই অনুৰোধ জনাইছোঁ, জুবিন গাৰ্গৰ পলাশ শিমলু ফুলা নাই। এই গানটো আমাৰ পৰিয়ালৰ সদস্য নীলমণি কোঁচ, ছায়ানন্দ, প্ৰণমাণী, উত্তম, অমল, বিমল, যদুমণি এই সকলো সদস্যৰ কাৰণে আগবঢ়ালোঁ। তেজপুৰ কেন্দ্ৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। আমালৈ এয়া লিখিছে ধেমাজি শ্ৰীপানীৰ পৰা পুতুল বৰুৱা, ছয়ানন্দ নেওগ আৰু নীলামণি কোঁচে। তেওঁলোকে অনুৰোধ জনাইছে জুবিন গাৰ্গৰ কণ্ঠৰ পলাশ শিমলু ফুলা নাই এই গীতটি। প্ৰিয় শ্ৰোতা, তেওঁলোকৰ অনুৰোধ মৰ্মে আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ অনুৰোধ মৰ্মে আগবঢ়াইছোঁ এই গীতটি।

মূৰ্চনা অনুষ্ঠানত এইবাৰ শ্ৰোতাসকলক শুনিব লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ আনীতি গীত। গীতটিৰ বাবে অনুৰোধ কৰিছে তেজপুৰ বালিপুখুৰী তিনিআলিৰ পৰা নিৰঞ্জন প্ৰহ্লাদ মানসী আৰু তেওঁৰ সংগীসকলে।

শ্ৰোতাসকলে ইমান পাৰে শ্ৰোতাসকলৰ অনুৰোধেও গীত অনুষ্ঠান মূৰ্চনা শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈ লৈছোঁ 9-11 বোলছবিত কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ কিশোৰ কুমাৰৰ কণ্ঠত আৰাধনা বোলছবিৰ এই গীতটি।

0: চরণ অধ্যায় আমাজ লোকপিয়ন আমাজ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027 আমাৰ লোকপিয়ন আমাৰ বিকাশ।
2: হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ আন্দাজ বোলছবিত কিশোৰ কুমাৰ কণ্ঠৰ এই গীতটি।

0: কিউআর কোড স্ক্যান কৰক, 5000 টকা ক্যাশব্যাক পাওক। বাহ, আৰু কি লাগে?
1: পছিলে
2: ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
3: আৰবিআইয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
6: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অমৰ প্ৰেম বোলছবিত কিশোৰ কুমাৰ কণ্ঠৰ এই গীতটি।
2: কব হুৱা অব ক্যা সুনা হ্যায়।

0: চতরণ অধ্যায়, আমাজ লোকপিয়ন, আমাজ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027, আমাৰ লোকপিয়ন, আমাৰ বিকাশ।
2: হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ আশা বোলছবিত কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।